নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 10 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 4 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 25 তাৰিখ। এতিয়া সময় পোৱা 5:33:40 গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰিব।

প্ৰিয় শ্ৰোতা, এতিয়া দ্বিতীয় ৰুমত আছে আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আনোৱাৰ আলী, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মানৱী গোস্বামীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱ বিৰচিত বৰগীত, দিলীপ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত, গজেন ডেকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত, বীণাপাণী দাসৰ কণ্ঠৰ লোকগীত আৰু ৰূপাঞ্জলী মহন্তৰ কণ্ঠৰ এটি ভজন শুনিলে।

আজি পুৱা 6:15 পল্লৱী বৰাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 শুনিবলৈ পাব মলয়া ভৰালীৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু নিশা 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি।

দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তৰানা, গীতমালা, ৱতন কে তৰানে আৰু চয়নিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। সন্ধিয়া 6:10 উৎপল নাৰায়ণ গোস্বামী ৰচিত অসমীয়া কথিকা, বিষয় সত্ৰীয় সংস্কৃতিৰ ঐতিহ্য, পৰম্পৰা আৰু বিৱৰ্তন।

নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ভায়লিন বাদন শুনিবলৈ পাব। এইবাৰীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত নলবাৰী জিলাৰ অৰোৰা অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে আলোচনাত ভাগ ল'ব ডাক্তৰ চন্দন কুমাৰ শৰণীয়া আৰু ডাক্তৰ অলিভা দাসে। আঁতৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভা শিতানত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদীয়মান অভিনেত্ৰী দিশা ৰয়ৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বাহকজনিত ৰোগ সজাগতা আৰু নিৰাময়, এই বিষয়ে ডঃ জ্যোতিকা ওজাৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:15 বিধানসভাত আজিৰ দিনটো আৰু নিশা 9:30 সৈয়দ ফাৰুক হুছেইন ৰচিত নাটক আজান ফকীৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

পল্লৱী বৰাৰ কণ্ঠৰ ইতি ভোজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক মলয়া ভৰালীৰ কণ্ঠৰ লোকগীত।

ইমান পৰে শ্ৰোতাসকলে মলয়া ভৰালীৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে শুনক অনাৰকলি ছবিৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি

মুঠ 131 জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ অধিকাৰসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব পৰা যায়। নতুন দিল্লীত আয়োজিত জনজাতি সাংস্কৃতিক সমাগমত ভাষণ দি শ্ৰীশ্বাহে কয় যে উমৈহতীয়া দেৱানী বিধিয়ে জনজাতিসকলৰ কোনোধৰণৰ অধিকাৰ উলংঘন নকৰে। প্ৰসিদ্ধ জনজাতীয় নেতা তথা স্বাধীনতা সংগ্ৰামী ভগৱান বিৰচা মুণ্ডাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ নিজৰ ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। জনজাতি কল্যাণ বাজেট কংগ্ৰেছ চৰকাৰৰ দিনৰ 28,000 কোটি টকাৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত 1,50,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা 1,09,000 ভোটৰ ব্যৱধানত জয়ী হয়। শ্ৰীপাণ্ডাই তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী CPIMৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মীক পৰাস্ত কৰে। CPIMৰ প্ৰাৰ্থীগৰাকীয়ে 40,645 ভোট লাভ কৰে। এই জয়ৰ লগে লগে বিজেপিয়ে দীৰ্ঘদিন ধৰি তৃণমূল কংগ্ৰেছৰ দখলত থকা আসনখন অধিকাৰ কৰিবলৈ সমৰ্থ হয়। এই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান কেৱল 7,700 ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে ফাল্টা সমষ্টিৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰত যোৱা 21 মে'ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। সমষ্টিটোত পূৰ্বৰ ভোটগ্ৰহণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোৰ আটাইবোৰ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জয়ে বিজেপিৰ প্ৰতি পশ্চিমবংগৰ জনসাধাৰণৰ অটল বিশ্বাসকে প্ৰতিফলিত কৰে। তেওঁ লগতে ৰাজ্যখনত বিজেপিৰ কৰ্মকৰ্তাসকলৰ কামৰ শলাগ লয়। অনাগত সময়ত সকলো কৰ্মকৰ্তাই পশ্চিমবংগৰ প্ৰগতিৰ হকে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে অহা 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষাৰ দিন পিছুৱাই দিছে। NTAয়ে কৈছে যে চৰকাৰী নিৰ্দেশনা অনুসৰি ঈদ উল জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ NTAয়ে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছে। যিকোনো সহায়ৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সংস্থাৰ হেল্পলাইন নম্বৰ 011-407-59000 অথবা CUET-UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিয়ে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আখোৱামুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা সদায় তৎপৰ। নতুন দিল্লীত কালি আয়োজিত আমেৰিকাৰ 250 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বাবে

0: ভাৰত আৰু আমেৰিকাই সদায় স্পষ্ট মনোভাৱ প্ৰকাশ কৰি আহিছে আৰু সেয়েহে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দেশ দুখনৰ মাজৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ৰ ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি ড০ জয়শংকৰে কয় যে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ কথাকেই প্ৰতিফলিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি আমেৰিকাৰ স্বাধীনতাৰ 250 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি প্ৰকাশ কৰি দেশ দুখনৰ মাজৰ সম্পৰ্ক পূৰ্বে কেতিয়াও ইমান গভীৰ নাছিল বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ সদ্ভাৱ আছে বুলি উল্লেখ কৰি ট্ৰাম্পে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগী বুলি কয়। ট্ৰাম্পে ফোনযোগে কৰা এই মন্তব্য ৰাষ্ট্ৰদূতগৰাকীয়ে মাইক্ৰফোনৰ জৰিয়তে সকলোকে শুনোৱাৰ ব্যৱস্থা কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' উপস্থিত থাকে। ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। মহিলাৰ ফ্ৰী ষ্টাইল শাখাত মানসী লাথেৰা আৰু কাজল ধোচাকে সোণৰ পদক লাভ কৰাৰ বিপৰীতে স্বীতি আৰু নেহা চাংৱানে ৰূপৰ পদক লাভ কৰিছে। অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিত দালালে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নীৰজ পেটেল আৰু ৰোহিত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সুমিতে 63 কিলোগ্ৰাম শাখাত কালি ফাইনেলত উজবেকিস্তানৰ অজোদবেক খালিমবয়েভক 12-2 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানীবিধিৰ আওতাৰ বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে এয়া লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত।

বিভিন্ন গীতৰ অনুষ্ঠানত এইবাৰ শুনক বিনা ফাংচো আৰু সংগীসকলৰ কণ্ঠৰে গীত।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdrots.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্যৰ আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক।

মেকানিক মোটর ভেহিকল, ওয়্যারম্যান, ট্র্যাক্টর মেকানিক, আর্মেচার অ্যান্ড কয়েল ওয়াইন্ডার, মেকানিক ডিজেল, হিট ইঞ্জিন, টার্নার, মেশিনিস্ট, রেফ্রিজারেশন অ্যান্ড এয়ার কন্ডিশনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত আই টি আৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান ৰেলৱেজ ডট গভ ডট ইন চাব পাৰে। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদবোৰৰ বাবে এ এফ চি এ টি এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য বা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফৰ্চ ডট এন আই চি ডট ইন চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খান্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰি, সৈতে মই কুমাৰ ডেভিড দাস।

ষোড়শ সংবিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। বিধানসভাত আজি নাৰীবন্ধন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব আৰু অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত আসন্ন 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতী ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰু পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰী বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিন সম্প্ৰতি পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকল

সকলক পরামর্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্র ছাত্রীসকলে এনটিৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা cuet.ugi.nta.ac.in যোগাযোগ কৰিব পাৰিব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত সম্প্ৰতি ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে নতুন গতি লাভ কৰিব বুলি ডঃ শর্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীৰ অসম ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ সঞ্জয় কুলশ্ৰেষ্ঠই সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যৰ সৰ্বাংগীন প্ৰগতি আৰু আন্তঃগাঁথনি উন্নয়নৰ যাত্ৰাত প্ৰতিষ্ঠানটোৱে আগবঢ়াব পৰা সহযোগ আৰু কৌশলগত অংশীদাৰিত্বৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পেটেল মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই গুণগত মান বৰ্তাই ৰাখি নিৰ্ধাৰিত সময়ত ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত অসমৰ স্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদ তথা প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবীত কালি ৰংপুৰ জ্যোতি ক্লাবত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত আয়োজিত এই সভাত ভালেমান সমাজ সচেতন ব্যক্তি তথা বিশিষ্ট নাগৰিক উপস্থিত থাকে। তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয়ক শিৱসাগৰ সমষ্টিৰ পৰা স্থানান্তৰৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰে। এই ক্ষেত্ৰত শিৱসাগৰ বিধায়কক বিহিত ব্যৱস্থা লোৱাৰ বাবে তেওঁলোকে আহ্বান জনায়। ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত কালি নিশা ডিব্ৰুগড় সাংবাদিক একাদশ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সাংবাদিক একাদশক 2 ৰাণত পৰাজিত কৰে। খেলখনৰ অন্তত বিজয়ী দল আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

মিডিয়ামৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীতৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠৰীতি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান, বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি, ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET EG পৰীক্ষা স্থগিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰাণত জয়লাভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিক পদ্মবিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক আজি পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ'ব। ভাৰতৰ অন্যতম ধ্ৰুপদী কলাস্বৰূপ সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হ'ব। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী ভীতি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব। অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। বিৰোধী দলপতি বাছনি কৰাৰ উদ্দেশ্যে কালি কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ ৱাঘেলৰ উপস্থিতিত গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থকা এই বৈঠকত শ্ৰীৱাঘেলে বিধায়কসকলৰ পৰা দলপতি বাছনি কৰাৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। শ্ৰীবাঘেলে কয় যে বিধায়কসকলৰ মতামতৰ ভিত্তিত প্ৰতিবেদন যুগুত কৰা হ'ব আৰু এই প্ৰতিবেদন দলৰ হাইকমাণ্ডক অৰ্পণ কৰা হ'ব। হাইকমাণ্ডৰ অনুমোদন মৰ্মেহে অখিল ভাৰতীয় কংগ্ৰেছ কমিটীয়ে ৰাজ্যৰ বিৰোধী দলপতিৰ নাম ঘোষণা কৰিব বুলি শ্ৰীবাঘেলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
2: कांग्रेस विधायक दल की बैठक संपन्न हुआ और जिसमें सारे विधायक उपस्थित थे। विशेष रूप से हमारे कांग्रेस पार्टी के अध्यक्ष गौरव गोगोई जी भी और सभी 19 विधायक उपस्थित थे और सभी लोगों ने एक मत से यह प्रस्ताव पारित किया कि विधायक दल का नेता, डिप्टी लीडर, चीफ व्हिप कौन होगा, इसका निर्णय हाईकमान पे सौंपा है। इसके बाद मैंने सभी विधायकों से एक एक करके उनसे बात की और सभी के जो सुझाव मिले उसे हाईकमान को सौंप दिया गया, उसे अवगत करा दिया गया है। अब बहुत जल्दी डिसीजन होगा।
1: বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰৰ পুৰণি বিধানসভা ভৱনত BPFৰ বিধায়কসকলক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে বড়ো সাহিত্যৰ বিকাশ আৰু উন্নয়ন সন্দৰ্ভত তেওঁলোকৰ মতামত অৱগত কৰে। আলোচনাকালত মন্ত্ৰী চৰণ বড়ো উপস্থিত আছিল। বৈঠকত বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ বিতৰণত পলম হোৱা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী থকা শিক্ষকৰ পদ পূৰণ তথা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ আদিকে ধৰি বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিনিধি দলটোৱে অসম লোকসেৱা আয়োগ আৰু অসম ন্যায়িক সেৱা পৰীক্ষাত অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষা অন্তৰ্ভুক্ত কৰিবলৈকো দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET/EG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিনো পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদুজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰিছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET/UGINTA.AC.IN-ত যোগাযোগ কৰিব পাৰিব। বিগত দুসপ্তাহত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংঘটিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত HIV আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সৰ্বাধিক 26,109 জন লোক HIVত আক্ৰান্ত হয়। আনহাতে ছিকিমত সৰ্বনিম্ন 446 জন লোক এই ৰোগত আক্ৰান্ত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে অসমত 2020-21 বৰ্ষত HIVত আক্ৰান্ত লোকৰ সংখ্যা আছিল 11,364। তেতিয়াৰে পৰা বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে এইডছ আৰু যৌন সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত HIVত আক্ৰান্ত সকলো লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসাৰো ব্যৱস্থা কৰি আহিছে। চিৰাং জিলাৰ ছিদলি চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আষ্টাবাৰী VCDC আৰু চেমথাইবাৰী VCDCৰ বৈৰাঠী সামূহিক ভৱনৰ উপৰি বৰবজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাণবাৰী VCDCৰ বৰা গাঁৱত কালি জনজাতীয় গৌৰৱ উৎসৱৰ অধীনত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়।

0: হৈছে সবসে দূর সবসে পেহলে কার্যসূচীত জনশুনানী আর চিকিৎসা শিবিরও আয়োজন করা হয়। এই জনসম্পর্ক কার্যসূচীর সময় খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগের বিষয়া আর ক্ষেত্র পর্যায়ের কর্মীসকলে স্থানীয় রাইজের সঙ্গে পোনপটিয়াকৈ মত বিনিময় করে বিভিন্ন সরকারি আসনি আর কল্যাণমূলক পদক্ষেপের বিষয়ে তথ্য প্রচার করে। রাজ্যের অন্যতম ক্রীড়া সংস্থা ডিব্রুগড় জেলা ক্রীড়া সন্থার সপ্তম কার্যনির্বাহক সভা কালি সর্বানন্দ সোণমাল ক্রীড়া কমপ্লেক্স জালান আউটডোর স্টেডিয়ামের সি কি শর্মা সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত জেলাখনের ক্রীড়া উন্নয়ন আর সন্থার ভবিষ্যৎ কার্যকলাপর সঙ্গে জড়িত কেইবাটাও গুরুত্বপূর্ণ বিষয় সন্দর্ভত বিতংভাবে আলোচনা করা হয়। এই সভাতেই ডিব্রুগড় জেলা ক্রীড়া সন্থায় চলিত বর্ষের হাইস্কুল আর উচ্চতর মাধ্যমিক পরীক্ষাত সফলতার উত্তীর্ণ হওয়া খেলুয়ৈ শিক্ষার্থীসকল অভিনন্দন জানায় আর শৈক্ষিক তথা ক্রীড়া উৎকৃষ্টতার সঙ্গে ভারসাম্য বজায় রাখার ক্ষেত্র নিষ্ঠাক স্বীকৃতি দিয়ে। শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 99.9 মিটাৰ এফএম বেণ্ডৰ 1.6 মেগাহাৰ্জ শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্রোতাসকলে আমাৰ এই বাতৰি এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলিয়া আৰু 102.1 মেগাহাৰ্জত হৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই নিউজ গুৱাহাটী যোগেও লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বাতৰিৰ বাবে এক্স চেণ্ডেলত এ আই নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আই নিউজ গুৱাহাটী ফলো কৰিব পাৰে। ডিব্ৰুগড় আৰু চাবুৱা অঞ্চলত আজি ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি অসম গেছ কোম্পানীয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি কোম্পানীয়ে জাননী জাৰি কৰিছে। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অনাগত 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰীক বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। আইপিএল ক্রিকেট প্রতিযোগিতা যোৱা নিশা কলকাতাৰ ইডেন গার্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী ক্যাপিটেলসে কলকাতা নাইট রাইডার্সক 40 রানত পরাস্ত করে। দিল্লী ক্যাপিটেলসে প্রথমে ব্যাট ধরে আমন্ত্রণ লাভ করে নির্ধারিত 20 অভারত 5 উইকেটের বিনিময়ে 203 রান সংগ্রহ করে। দলের হয়ে কে এল রাহুলে সর্বাধিক 60 রান করে। প্রত্যুত্তরত কলকাতা নাইট রাইডার্সে 18 ওভার 4টা বলতে আটাইকটা উইকেট হেরুয়ায় 163 রানহে করবলে সমর্থ হয়। দিল্লীর হয়ে 3টা উইকেট দখল করা কুলদীপ যাদবক প্লেয়ার অব দ্য ম্যাচ ঘোষণা করা হয়। ইয়ার পূর্বে কালি ওয়াংখারে স্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত রাজস্থান রয়্যালসে মুম্বাই ইন্ডিয়ান্সক 30 রানত পরাস্ত করে প্লে অফত প্রবেশ করে। এতিয়া আহক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও নিৰূপমা বৰঠাকুৰৰ সৈতে।
1: অহা 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত লোকপিয়াৰ সম্পন্ন কৰা হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব। আজিৰ নিয়মীয়া বাৰ্তা কাকতখনে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি কেইবাখনো কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউছৰ বাহিৰত ধাৰাসাৰ গুলীবৰ্ষণ। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো ৱাশ্বিংটনত গুলীয়াগুলী, হোৱাইট হাউছৰ কাষত বন্দুকধাৰী যুৱকক গুলীয়াই হত্যা শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসম ভৱনৰ উপৰিও কেইবাটাও ৰাজ্যিক প্ৰকল্প পৰিদৰ্শন কৰাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰা ঘটনাৰ সৈতে তিনিচুকীয়াৰ পৰা সাংবাদিক ছাত্ৰ নেতাকে ধৰি 4জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে অসম পৰ্যটন উন্নয়ন নিগমে অভিলেখ সংখ্যক মুনাফা অৰ্জন কৰাৰ ইতিবাচক বাতৰি এটা এ টি ডি চি ৰেকৰ্ডছ প্ৰফিট ইন দ্য পাষ্ট 5 ইয়াৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: ধন্যবাদ নিৰূপমা। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়াল 2027 অধীনত ৰাজ্য

অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰাৰ পূৰ্বে এতিয়া ঘাইকৈ বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি 3য় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষা স্থগিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। প্ৰথমে শুনক মিছন চাইনা ছবিৰ টিকিট জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠত।

এই গীতটিৰ লগে লগে ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় 9:45 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ আমাৰ প্ৰথম অধিৱেশনৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। মই মিতালী বৰবৰাই এতিয়া ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 11:30 বাজিছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। ডিউটিৰ মত আছে জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিশ্বদীপ স্বৰ্গীয়াৰী নিখিল শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনক দুৰ্গাময়ী বৰাৰ কণ্ঠৰেটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

সংগীত ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে হিন্দী বাতৰি, 12:05 ইংৰাজী বাতৰি আৰু 12:10

নমস্কাৰ, সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299

99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই ঝাৰণা ভৰালী আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা। হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণী যোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰাৰ সময় 5:55। 6:10 শুনিবলৈ পাব উৎপল নাৰায়ণ গোস্বামীৰ কথিকা সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য পৰম্পৰা আৰু বিৱৰ্তন। ৰিয়া হুছেইন আৰু সংগীতবৃন্দই পৰিৱেশন কৰা জিকিৰ আগবঢ়োৱা হ'ব 7:20। যুৱ আবৃত্তিৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 7:20। 7:30 আগবঢ়োৱা হ'ব যুৱ সাহিত্যৰ অনুষ্ঠান। অনুষ্ঠানটি আঠ ধৰিব স্নেহা পাঠকে আৰু অতিথি হিচাপে উপস্থিত থাকিব বিতুপন ৰাজবংশী আৰু জয়শ্ৰী নিয়োগ। 8:00 আগবঢ়োৱা হ'ব বৃন্দগান। 8:05 শুনিবলৈ পাব নিৰুৎপল সিংহৰ তবলা বাদনৰ অনুষ্ঠান আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰতিদিনৰ দৰে কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। লোকগীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:10। গজেল আগবঢ়োৱা হ'ব 6:30। 7:20 প্ৰচাৰ কৰা হ'ব জতুৱা থাচৰ সাঁচত শীৰ্ষক এখনি সংগীতালেখ্য। যুগুতাই আগবঢ়াব প্ৰাঞ্জিৎ প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। 7:50 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠান। 8:00 আগবঢ়োৱা হ'ব জিকিৰৰ অনুষ্ঠান আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ইয়াদে, সুজাতা আৰু মাদাৰ ইণ্ডিয়া এই তিনিখন ছবিৰ কেইটিমান মনপৰসা গীতেৰে। প্ৰথমে শুনাবলৈ বিচাৰিছো ইয়াদে ছবিখনৰ পৰা এই সুমধুৰ গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাইছো য়াদে ছবিখনৰ পৰাই আশা ভোছলে, উদিত নাৰায়ণ, সুখবিন্দৰ সিং আৰু সুনীল চৌহানৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এবাৰ আগবঢ়াইছো সুজাতা ছবিখনৰ পৰা এটি গীত। গীতৰ কথা মজৰুহৰ। গীতটি কণ্ঠদান কৰিছে তালাত মেহমুদে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাইছো আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটী শ্ৰোতাসকলে শুনি আছে মনোৰঞ্জন। মনোৰঞ্জনত সজোৱা হৈছে সুজাতা ছবিখনৰ কেইটিমান গীতেৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি। সুজাতা ছবিখনৰ পৰাই গীতটি সুৰেৰে সজাইছে এছ ডি বৰ্মনে আৰু গীতৰ কথা মজৰুহৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো মাদাৰ ইণ্ডিয়া ছবিখনৰ পৰা এটি গীত লতা মংগেশকৰৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জনৰ শেষৰটো গীত আগবঢ়াইছো মাদাৰ ইণ্ডিয়া ছবিখনৰ পৰাই, শামশাদ বেগম আৰু সংগীতবৃন্দৰ কণ্ঠ।

প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা তেৱন্নটা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ অফ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰেফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে

0: 29th of July 2024. Members of the Delhi Gymkhana Club today moved the Delhi High Court against the centre's order, asking the club to hand over its premises to the government by the 5th of next month. The court listed the lawsuit for hearing tomorrow. The centre has asked the Gymkhana Club in Lachenz's Delhi to hand over its premises by 5th of June, citing that the 27.3-acre land parcel was required for strengthening and securing the defence infrastructure. In Tamil Nadu, political developments within the opposition AIADMK took a dramatic turn today as three MLAs belonging to the dissent group led by senior leader S.V. Velumani tendered their resignations from the assembly and joined the ruling Tamilaga Vetri Karagam or TVK. Benchmark domestic equity indices ended on a bullish note today amid hopes of a possible agreement to end the US-Iran conflict. Sensex surged 1,074 points or 1.4% to close at 76,489, while Nifty advanced 312 points to settle at 24,032. And that is the end of this news bulletin.
1: বাতৰিৰ পাছত উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো উৎপল নাৰায়ণ গোস্বামীৰ কথিকা।
2: উৎপল নাৰায়ণ গোস্বামীৰ কথিকা সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য, পৰম্পৰা আৰু বিৱৰ্তন।
3: সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য, পৰম্পৰা আৰু বিৱৰ্তন। অসমৰ ধ্ৰুপদী সংস্কৃতিৰ অন্যতম সংস্কৃতি হ'ল সত্ৰ সংস্কৃতি। সত্ৰ সংস্কৃতিৰ মূল জন্মদাতা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সত্ৰ শব্দটো প্ৰাচীন শব্দ যদিও ব্যৱহাৰিক ক্ষেত্ৰত সত্ৰ শব্দটো পৌৰাণিক নহয়, তথাপিও বৈদিক যুগৰে পৰা শব্দটোৰ প্ৰয়োগ হৈ আহিছে। সত্ৰ মানে সৎ বা ধাৰ্মিক লোকক ত্ৰাণ কৰা। শৰণ মালিকা গ্ৰন্থত সত্ৰ সম্পৰ্কে এনেদৰে উল্লেখ আছে, যত্ৰা চৰন্তী শ্ৰদ্ধমান কেৱলা ভগৱত প্ৰিয়া নৱধা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বিদ্যতে তৎ সত্ৰং উত্তমং ক্ষেত্ৰং বৈষ্ণৱং সুৰবন্দিতম তত্ৰস্থা বৈষ্ণৱা সৰ্বহৰিনাম পৰায়ণা। অৰ্থাৎ যি স্থান দেৱতা আৰু বৈষ্ণৱৰ দ্বাৰা বন্দিত, যি স্থানত একান্ত ভক্তসকলে ঈশ্বৰৰ প্ৰিয় কাৰ্য সাধন কৰে আৰু যি স্থানত দৈনন্দিন নৱবিধ ভক্তিয়ে বিৰাজ কৰে, সেই স্থানেই হ'ল সত্ৰ। তাত বাস কৰা সকলো বৈষ্ণৱ হৰিনাম পৰায়ণা। বেদ, ভাগৱত, পুৰাণ আদিৰ সত্ৰ সম্পৰ্কে বিভিন্ন ধৰণেৰে উল্লেখ আছে। প্ৰাচীন সূত্ৰমতে সত্ৰ মানে হ'ল যজ্ঞভূমি। এই যজ্ঞ মানে পবিত্ৰ স্থান বা ভূমি। ভাগৱতত উল্লেখ থকা নৈমিষাৰণ্যৰ সত্ৰ আছিল ভাগৱত চৰ্চনৰ স্থান। সেই ভাগৱতক কেন্দ্ৰ কৰি অসমত শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। এই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল স্থানেই হ'ল সত্ৰ। অসমত সত্ৰৰ আৰম্ভণি হৈছিল শংকৰদেৱৰ জন্মস্থান বৰদোৱাটী। অৱশ্যে সেয়া স্থান বা থান বুলিহে প্ৰথমে জনাজাত হৈছিল। পৰৱৰ্তী সময়ত মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, গোপালদেৱ আদি ধৰ্মাচাৰ্যসকলে প্ৰাগজ্যোতিষ, কামৰূপ, অসম ৰাজ্যত সত্ৰ সংস্কৃতিৰ বিস্তাৰ কৰিলে। সত্ৰীয়া সংস্কৃতি মানে হ'ল সত্ৰস্থ বা সত্ৰৰ পাৰম্পৰিক বিধি ব্যৱস্থাসমূহ। সত্ৰ এখন কেৱল ধৰ্ম অনুষ্ঠানেই নহয়, সাহিত্য, সংস্কৃতি, কলা, শিল্প ইত্যাদি সকলো সমলৰ প্ৰচাৰ প্ৰসাৰ আৰু সৃষ্টিৰ উৎস কেন্দ্ৰ। বৃহত্তৰ অসমীয়া জাতিটোৰ অন্যতম ধ্ৰুপদী সংস্কৃতি সত্ৰীয়া সংস্কৃতি হ'ল সমগ্ৰ জাতিটোৰেই প্ৰাণস্বৰূপ। পঞ্চদশ শতিকাৰ পৰা একবিংশ শতিকালৈকে নিৰৱচ্ছিন্নভাৱে এক জীৱন্ত পৰম্পৰাৰে বৰ্তি থকা বিধি ব্যৱস্থাসমূহে যি নিৰ্দিষ্ট ধাৰা এটাৰ সৃষ্টি কৰিলে, সেই ধাৰাৰ মাজত অসমীয়া জাতিটোৰ এখন চানেকি দেখা পোৱা যায়। শংকৰদেৱে য'ত য'ত নিগাজিকৈ থাকিয়েই হওক বা অস্থায়ীভাৱে থাকিয়েই হওক ধৰ্ম প্ৰচাৰ কৰিছিল, সেইসমূহ হ'ল প্ৰথম স্তৰৰ সত্ৰানুষ্ঠান। ইয়াৰ পিছতেই মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ তথা তেওঁলোকৰ আজ্ঞাপ্ৰাপ্ত ধৰ্মাচাৰ্যসকলৰ দ্বাৰা স্থাপিত সত্ৰসমূহ হ'ল দ্বিতীয় স্তৰৰ সত্ৰ। দ্বিতীয় স্তৰৰ ধৰ্মাচাৰ্যসকলৰ আজ্ঞাতেই হওক বা মৃত্যুৰ পিছতেই হওক, দ্বিতীয় স্তৰৰ এক শ্ৰেণী ধৰ্মাচাৰ্যই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ধৰিলে। এনেদৰে সত্ৰসমূহক কেন্দ্ৰ কৰিয়েই অসমত লাহে লাহে সমাজ পৰিচালনাৰ এটা বহল পৰিৱেশৰো সূচনা হ'ল। সত্ৰসমূহো নিৰ্দিষ্ট গঠনশৈলীৰে গঢ়ি উঠিল। বিভিন্ন উপাদানৰ সংযোজনেৰে সত্ৰীয়া সংস্কৃতিয়ে বিশেষ মাত্ৰা এটি লাভ কৰিলে। সত্ৰীয়া সংস্কৃতিৰ প্ৰথম উপাদানটোৱেই হ'ল সত্ৰৰ গঠন প্ৰণালী। উদাসীন, অৰ্ধ উদাসীন আৰু গৃহস্থী এই তিনিটা প্ৰণালীৰ বা পৰম্পৰা

0: উদ্ভৱ হ'ল সত্ৰসমূহত। উদাসীন সত্ৰসমূহত সত্ৰৰ সত্ৰাধিকাৰ সমন্বিত ভকত বৈষ্ণৱে বিবাহ কাৰ্যত বৰ্তি নহয়। অৰ্ধ উদাসীন সত্ৰত সত্ৰাধিকাৰ অবিবাহিত হৈ থাকে, বাকী ভকত বৈষ্ণৱসকল বিবাহিত হয়। গৃহস্থী সত্ৰত সকলোৱে বিবাহ কাৰ্য সম্পাদন কৰে। সত্ৰ এখন গঠন কৰিবলৈ হ'লে কিছুমান প্ৰধান অংগৰ প্ৰয়োজন হয়। নামঘৰ বা কীৰ্তনঘৰ, মণিকূট, চাৰিহাতী, বাটচৰা, কৰাপাত ইত্যাদি, ইয়াৰ উপৰি সত্ৰ অনুযায়ী বিভিন্ন ধৰণৰ অংগ সংযোজন হোৱা দেখা পোৱা যায়। এইবোৰ পৰিচালনাৰ বাবে বিভিন্ন পদবীধাৰীৰ সৃষ্টি হয়। সত্ৰীয়া সংস্কৃতিত এই পদবীধাৰীসকলৰ অৱদান সবাতোকৈ বেছি। পদবীধাৰী বা বিষয়ববীয়াসমূহ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, ভাগৱতী, পাঠক, নাম লগোৱা, মেধি, মুক্তিয়াৰ, খাটনিয়াৰ, বায়ন, গায়ন, সূত্ৰধাৰ, ভৰালী, নামঘৰীয়া, আলধৰা, দেউৰী, পাচনি, খনিকৰ, লিখক ইত্যাদি, এইসকলৰ সহযোগতহে সত্ৰীয়া সংস্কৃতিৰ সম্পূৰ্ণ পৰিৱেশ এটা গঢ়ি উঠে। সত্ৰ এখনৰ মূল পদবীয়েই হ'ল সত্ৰাধিকাৰ। ধৰ্মীয়, আধ্যাত্মিক, শিক্ষা আৰু প্ৰতিনিধিত্বমূলক গুণৰ অধিকাৰী হোৱাটো সত্ৰাধিকাৰীগৰাকীৰ বাবে অতি প্ৰয়োজন। শংকৰদেৱৰ তিৰোধানৰ পিছত সত্ৰীয়া সমাজখনত কিছু বিশৃংখলতাৰ সৃষ্টিও হৈছিল, যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ছোৱাত সত্ৰীয়া ব্যৱস্থাটো চাৰিটা ভাগত বিভক্ত হ'ল আৰু ধৰ্মীয় আচাৰ ৰীতিৰ পাৰ্থক্য হৈ পৰিল। এই চাৰিটা ভাগক সংহতি বুলি জনা যায়। সেইকেইটা হ'ল ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। অৱশ্যে যদিও এনেদৰেই ভাগ হ'ল, তথাপিও সংহতিসমূহৰ মূল উদ্দেশ্য একেই থাকিল। এক কৃষ্ণ বা বিষ্ণুক আৰাধনা কৰাই হ'ল সত্ৰসমূহৰ মূল উদ্দেশ্য। গুৰুদেৱ, নাম, ভকত এই চাৰিটা বিষয়ক মুখ্য কৰিয়েই সংহতিসমূহ বিভক্ত হ'ল। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে সত্ৰসমূহ যদিও এনেদৰে সংহতিভেদে সৃষ্টি হ'ল, তাৰ লগতে চাৰিওটা সংহতিৰ সাংস্কৃতিক সমলেৰে সত্ৰীয়া সংস্কৃতিক প্ৰাণোজ্জ্বল কৰি ৰাখিলে। সত্ৰ এখনৰ দৈনন্দিন প্ৰচলিত কাৰ্যব্যৱস্থা, সত্ৰ এখনৰ গঠন প্ৰণালী, পৰম্পৰা, সত্ৰৰ অংগ, সত্ৰৰ বিষয়ববীয়া ইত্যাদিবোৰৰ সামূহিক ৰূপটোৱেই হ'ল সত্ৰীয়া সংস্কৃতি। সত্ৰীয়া সংস্কৃতিৰ সাংগীতিক ৰূপটোৰ মূল মাতৃস্বৰূপ হ'ল শংকৰদেৱ, মাধৱদেৱ তথা পৰৱৰ্তী ঠাকুৰ আটাসকলৰ নাট, গীত, পদ ইত্যাদিসমূহ। বিশেষকৈ গুৰু দুজনৰ অংকীয়া নাট আৰু সত্ৰীয়া যজ্ঞ প্ৰসংগ অনুষ্ঠান, উৎসৱ পাৰ্বণ আদিবোৰ প্ৰধান সাংস্কৃতিক সমল। এইবোৰক কেন্দ্ৰ কৰি সত্ৰীয়া সংস্কৃতিৰ গীত, নৃত্য, অভিনয় ইত্যাদিৰ চৰ্চা হয় আৰু এই চৰ্চাই সত্ৰীয়া সংস্কৃতিক জীপাল কৰি ৰাখে। সত্ৰত এই সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱাৰ মূল কথা হ'ল ভগৱান কৃষ্ণ বা বিষ্ণুক আৰাধনা কৰা। বাৰ্ষিক বিভিন্ন উৎসৱ পাৰ্বণবোৰ হ'ল আৰাধনাৰ উপাসনাৰ উপাদান। এই গীত, নৃত্য, বাদ্য, অভিনয়ৰ চৰ্চাই সত্ৰ এখনৰ আধ্যাত্মিক পৰিৱেশ এটাৰ সৃষ্টি কৰি ৰখাত সহায় কৰে। ইয়াৰেই লগতে সত্ৰসমূহত চৰ্চা হয় স্থাপত্য আদি কৰি বিভিন্ন শিল্পকৰ্ম। এইবোৰ লাহে লাহে পৰম্পৰালৈ পৰিৱৰ্তন হৈ এক বিশেষ ধাৰাৰ সূচনা কৰিবলৈ ধৰিলে আৰু এইবোৰেই হৈ পৰিল সত্ৰীয়া সংস্কৃতিৰ সঞ্জীৱনী সুধা। 550 বছৰ অতিক্ৰম কৰা জীৱন্ত পৰম্পৰাৰে চলি অহা সত্ৰীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে বিৱৰ্তনৰ ফালেও গতি কৰিলে। 15শ শতিকাৰ সেই প্ৰাচীন সংস্কৃতি নামঘৰৰ মজিয়াৰ পৰা আহি ৰাইজৰ বহল মজিয়ালৈ ওলাই আহিল। অংকীয়া ভাওনাৰ নৃত্যধাৰা আৰু সত্ৰত প্ৰচলিত বিভিন্ন নৃত্যধাৰাই লাহে লাহে সত্ৰীয়া চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি নামঘৰৰ পৰা আধুনিক মঞ্চলৈ উঠি আহিল। অকল অসমৰ মঞ্চতে নহয়, ভাৰতৰ সীমা অতিক্ৰম কৰি বিদেশৰ মঞ্চতো সত্ৰীয়া নৃত্য, গীত, বাদ্য, অভিনয়ৰ প্ৰদৰ্শন আৰু প্ৰশিক্ষণ হ'বলৈ ধৰিলে। কেৱল প্ৰদৰ্শন হয়, ৰাছিয়া দেশত বিশ্ববিদ্যালয়ত সত্ৰীয়া নৃত্য পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত হৈছে। ইতিমধ্যে ৰাছিয়াৰ ছাত্ৰই সত্ৰীয়া নৃত্যত ডিগ্ৰীও লাভ কৰিছে। 2000 চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰি শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰদান কৰিলে। লগে লগে অসমত সত্ৰীয়া নৃত্যই বিদ্যায়তনিক গুৰুত্ব অধিকভাৱে লাভ কৰিলে। সত্ৰত প্ৰচলিত সংগীত ধাৰাটো কমলাবৰীয়া, বৰদোৱা, বৰপেটীয়া নামকৰণেৰে তিনিটা শৈলীত বিদ্যায়তনিক দিশত প্ৰচলন হ'বলৈ ধৰিলে। সত্ৰীয়া নৃত্যৰ সমান্তৰালভাৱে অংকীয়া ভাওনা, বৰগীত, খোলবাদ্য, মুখাশিল্পকে আদি কৰি সকলো শৈল্পিক উপাদান আজি সমগ্ৰ ভাৰতবৰ্ষৰ মজিয়ালৈ ওলাই গৈছে আৰু সত্ৰীয়া সংস্কৃতিৰ এক উত্থানমূলক বিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে। সত্ৰীয়া সংস্কৃতিৰ এই বিৱৰ্তন ভৱিষ্যত অসমীয়া সমাজ সংস্কৃতিৰ বাবে এক আশাব্ৰত ৰেঙনি বুলি ক'ব পাৰি।
1: শ্ৰোতাসকলে ইমান পৰে উৎপল নাৰায়ণ গোস্বামীৰ কথিকা সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য, পৰম্পৰা আৰু বিৱৰ্তন শুনিলে।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: ইমানপুৰে শ্ৰোতাসকলে ৰিয়া হুছেইন আৰু সংগীৰবিন্দৰ কণ্ঠত জিকিৰ শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰণতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰেই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: হো।
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি পুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান, অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্ম ভূষণ আৰু 8টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 লোকক পদ্ম বিভূষণ, 13 পদ্ম ভূষণ আৰু 113 লোকক পদ্মশ্ৰী বঁটাকে ধৰি 131 লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হল। এই বিধেয়ক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে UCC আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত UCC অনা হৈছে আৰু আপোনালোকে জানেই যে 102 আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে NDA চৰকাৰ আছে, এইটো অনায়াসে পাছ হ'ব। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
1: উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈ ধৰি আন কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভা অধিৱেশনত ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে। বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। বিধায়ক পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে। এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা। দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত নিজ নিজ বক্তব্য দাঙি ধৰি সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
3: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহলে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছো যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে।
1: উল্লেখযোগ্য যে 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
4: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। ৰায়দান সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তাই এইদৰে কয়।
5: দুই পক্ষৰ হিয়াৰিং শুনিলে আমাৰ ফালৰ পৰা ইয়াৰ আগদিনাখন আপোনাৰ শ্যাম কানু মহন্তৰ অধিবক্তা তেওঁৰ যুক্তি দৰ্শাইছিলে। আজি মেইনলি চৰকাৰী পক্ষৰ আমাৰ যুক্তি দৰ্শোৱাৰ দিন আছিলে আৰু আমাৰ মহা অধিবক্তা তেওঁ আজি আদালতত আমাৰ অনুসন্ধানত যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল গোটেইখিনি তন্ন তন্নকে আদালতৰ সন্মুখত এইখিনি বক্তব্য দাঙি ধৰিছে আৰু আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁক এইটো ষ্টেজত যে তেওঁক জামিন দিব নালাগে। সেইকাৰণে এতিয়া দুইপক্ষই শুনি পেলাই কোৰ্টে পাৰিলে হয়তো 29 তাৰিখৰ ভিতৰত হয়তো দিব পাৰে আৰু যদি কিবা কাৰণত দেৰি হয় দুই এদিন পিছত।
4: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল নগৰাঞ্চল গৃহ নিৰ্মাণ আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক যথেষ্ট সহায় কৰিব গৃহ তালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল নগৰ সম্প্ৰসাৰণ চাহ বাগিচা অঞ্চল জনজাতি অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে অসমৰ প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব দেশৰ আন কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা প্ৰশিক্ষণ ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য জলজীৱন শিক্ষা স্বাস্থ্য কৃষি আৰু পদযোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰে জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয়কৰণ উৎসৱ 2026ৰ আজি সামৰণি পৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰণিস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত জনভাগিদাৰী অভিযান আঁচনিৰ সফল সামৰণি সন্দৰ্ভত জিলা প্ৰশাসনে এখন সংবাদ মেল আয়োজন কৰে সংবাদমেলত দুৰ্গম অঞ্চলত বাস কৰা লোককো যাতে বিভিন্ন চৰকাৰী আঁচনিসমূহে সামৰি ল'ব পাৰে এই বিষয়ে আলোচনা কৰা হয় চিৰাং জিলাতো মুঠ 110খন জনজাতীয় গাঁও সামৰি আৰম্ভ হোৱা সপ্তাহজোৰা এই কাৰ্যসূচীৰ আজি সামৰণি পৰে চিডলি চিৰাং উন্নয়ন খণ্ডৰ 67খন গাঁও মানিকপুৰ উন্নয়ন খণ্ডত 3খন আৰু বৰবজাৰ জনজাতি উন্নয়ন খণ্ডৰ মুঠ 40খন জনজাতীয় গাঁৱত এই চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা বিনামূলীয়া চিকিৎসা শিবিৰো অনুষ্ঠিত হয় নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সাংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় পুৱা পতাকা উত্তোলনৰ পাছতে বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেদমন্ত্ৰ উচ্চাৰণৰ লগতে বৰগীত পৰিৱেশন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰহ্লাদ যোশীয়ে আদৰণি ভাষণ প্ৰদান কৰি বিভিন্ন বিভাগৰ সহযোগত আয়োজন কৰা শৈক্ষিক কাৰ্যসূচীৰ লগতে ব্যক্তিত্ব বিকাশৰ বিভিন্ন কাৰ্যসূচী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা সফলতাৰ লগতে বিশ্ববিদ্যালয়খনে আয়োজন কৰা বিভিন্ন কাৰ্যসূচী খতিয়ান দাঙি ধৰে এই কাৰ্যসূচীতে দুৰ্গাস্তুতি আৰু পূৰ্বোত্তৰ ভাৰতৰ বৈদিক শিক্ষা পৰম্পৰা আৰু বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰিকা স্নিতিকা উন্মোচন কৰা হয় তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলিৰ আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে জানিব পৰা মতে পুৱা প্ৰায় 7:30 বজাত চাইকেল চলাই বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা তাকে খুন্দিয়াৰ ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয় তেওঁ ৰাষ্ট্ৰীয় বিদ্যালয় খো খো প্ৰতিযোগিতাত অসম জুনিয়ৰ দলৰ খেলুৱৈ আছিল ৰঞ্জন মিলিৰ মৃত্যুত অসম খো খো সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা
1: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী ডাছো শ্বেৰিং টাগবে আজি গুৱাহাটীৰ লোকভৱনৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌজন্যমূলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল শ্ৰী আচাৰ্যই প্ৰধানমন্ত্ৰী টাগবেক গামোচা শৰাই আদিৰে আদৰণি জনায় ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক গায়ন বায়ন সত্ৰীয়া নৃত্য ভোৰতাল নৃত্য বিহু নাচ আৰু বড়ো নৃত্যৰে লোকভৱনলৈ আদৰি অনা হয় মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ শিল্পী তাজনুৰ আলীয়ে মহৰ শিঙৰ পেপাৰ আৰ্হিত এটা 50 ফুট দৈৰ্ঘ্যৰ পেপা নিৰ্মাণ কৰি উলিয়াইছে এই পেপাটো কালি লাঠৰিবৰী জনজাতি যুৱক সংঘই আয়োজন কৰা মুকলি বিহুৰ বাকৰিত উন্মোচন কৰা হয় উল্লেখযোগ্য যে ইয়াৰ আগতেও শিল্পীগৰাকীয়ে এখন কাঠৰ চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সকলো ৰেচন কাৰ্ড হিতাধিকাৰীক বাধ্যতামূলকভাৱে ই KYC সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে আহান জনাইছে জিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জাৰি কৰা জাননী অনুসৰি অহা 26 মেৰ ভিতৰত ই KYC সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ বৰ্তমান মুঠ 1164খন ৰেচন কাৰ্ডৰ ই KYC সম্পূৰ্ণ হোৱা নাই IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ গুজৰাট টাইটান্ছ আৰু ৰাজস্থান ৰয়েলছে প্লে অফত স্থান নিশ্চিত কৰিছে পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দল হিচাপে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কাইলৈ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত কোৱালিফায়াৰ ওৱানত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে পোনে পোনে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু পৰাজিত দলটোৱে কোৱালিফায়াৰ টুত প্ৰতিদ্বন্দ্বিতা কৰাৰ আন এটা সুযোগ লাভ কৰিব। অহা 27 মে'ত নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব আৰু ইয়াৰে বিজয়ী দলটোৱে কোৱালিফায়াৰ টুত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান।

0: and Kashmir in a terror funding case linked with the banned Jamaat-e-Islami organization. The searches conducted at three locations in Srinagar and Shopian districts of Kashmir led to the recovery of several incriminating financial documents and electronic gadgets suspected to be related with the activities of the Jamaat-e-Islami. The Norway Chess 2026 will begin in Oslo today with round one matches. For the first time in its 13-year history, the Super Tournament has moved from Stavanger to the capital city of Oslo. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। কলা শিতানত বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউললৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীৰ পন্নী তথা লোকসভাৰ সাংসদ হেমা মালিনীয়ে বঁটা গ্ৰহণ কৰে। কিংবদন্তী ভায়লিন বাদক ডঃ এম ৰাজমুকু পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰী, শিল্পী সত্যৱধানী ডঃ আৰ গণেশ, উদ্যোগপতি উদয় সুৰেশ কুমাৰ কোটক আৰু চিকিৎসক ডাঃ কল্লিপাট্টি ৰামাস্বামী পলেস্বামীলৈও পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, শিল্পী তগাৰাম ভিল, স্বামী ব্ৰহ্মদেৱকে ধৰি বিশিষ্ট ব্যক্তিসকলক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে 13গৰাকীৰ নাম পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। এইবাৰ অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ইন্ধন, সাৰ আৰু বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে আহান জনাইছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি সুস্থিৰ হৈ আছে। শ্ৰীমতী সীতাৰমণে আজি মুম্বাইত লঘু উদ্যোগ বিকাশ বেংকৰ 37সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰিস্থিতি যন্ত্ৰ শক্তিশালী কৰা, গ্ৰাম্য উদ্যোগসমূহৰ আধুনিকীকৰণ ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও পৰ্টেল আৰু উদ্যম মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গোলকীয় প্ৰত্যাহ্বান সত্বেও ঘৰুৱা বিকাশ সুৰক্ষিত কৰাৰ বাবে ভাৰতে নীতিগত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িছে। তেওঁ কয় যে খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ উপৰিও সাৰৰ মূল্যও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ইপিনে সোণৰ বৰ্ধিত মূল্যই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰখনত 8 লাখ কোটিতকৈ অধিক টকা আদায় দিয়াত পলম হোৱাৰ বাবে উদ্যোগটোৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত আজি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমানবন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহত ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিছে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে।

উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ইবোলা সংক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰুৰীকালীন স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে সাৱধানতামূলক ব্যৱস্থা হিচাপে সকলো প্ৰস্তুতি কৰি থকা হৈছে। শ্ৰীনাড্ডাৰ নিৰ্দেশমৰ্মে স্বাস্থ্য সচিবেও বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি হিমাচল প্ৰদেশত 1947 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ বুজ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ খৰতকীয়া কৰা, উন্নতমানৰ কাম কাজ নিৰীক্ষণ আৰু উন্নত বাট পথৰ বাবে আধুনিক নিৰ্মাণ পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ যোগাযোগ ব্যৱস্থা, বিশেষকৈ দেশৰ মুখ্য কৰিডৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক বাৰিষা কালত হ'ব পৰা সমস্যা, বিশেষকৈ নলা নৰ্দমা ব্যৱস্থাপনা, হেলনীয়া ঠাইসমূহৰ সুৰক্ষা ব্যৱস্থা আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীগাডকাৰীয়ে ৰাজস্থানত 10 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনা অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীগাডকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কামসমূহ সমাপ্ত কৰাৰ লগতে দীৰ্ঘম্যাদী আৰু উন্নত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় টামটা, হৰ্ষ মালহোত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কেইবাগৰাকী মন্ত্ৰীয়ে ভাগ লয়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মনোৰঞ্জন আৰু আতিথ্য সম্পৰ্কিত কোনোধৰণৰ কাম কাজত যাতে শিশু শ্ৰমিক নিয়োগ কৰা নহয় সেই সম্পৰ্কে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এখন জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে কেইবাখনো শিশু অধিকাৰ সমিতিয়ে ঐক্যবদ্ধভাৱে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে 18 বছৰ বয়সৰ তলৰ শিশুসকলক অৰ্কেষ্ট্ৰা, পেছাদাৰী নৃত্যদল, মাছাজ পাৰ্লাৰ, স্পা আৰু চেলন আদিত পৰিৱেশন বা নিযুক্তি দুয়োটাকে শিশু আৰু কিশোৰ শ্ৰমিক প্ৰতিৰোধী আৰু নিয়ন্ত্ৰণ বিধেয়ক চমুকৈ কালপ্ৰা এক্টৰ আওতালৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা দিয়াৰ অনুৰোধেৰে আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে। মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা 12খন ৰাষ্ট্ৰৰ 400তকৈ অধিক সেনাবাহিনীৰ জোৱানে এই অনুশীলনত ভাগ লৈছে। যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুশীলনে আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এই অনুশীলনত ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, ভিয়েটনাম আদিৰ সেনাই যোগদান কৰিছে। এই অনুশীলনৰ সময়ত সেনাবাহিনীয়ে অঞ্চলটোৰ মধ্যমীয়া উচ্চতাৰ পাহাৰ আৰু অৰণ্য অঞ্চলত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত যাতে কাৰ্যকৰী দক্ষতা, আত্মবিশ্বাস, কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ মনোভাৱ গঢ় লৈ উঠে তাৰ বাবে স্নাইপাৰ আৰু AK-203 দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে গুলীচালনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। অনুশীলনৰ অংশ হিচাপে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তাফা খামেনীয়ে এটা অতিশয় গোপন স্থানত অত্যন্ত নিয়ন্ত্ৰিত যোগাযোগ ব্যৱস্থাৰ মাজত সংগোপনে বাস কৰি আছে বুলি আমেৰিকাৰ চোৰাংচোৱা বিষয়াসকলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বাতৰিটোৰ মতে সৰ্বোচ্চ নেতাগৰাকীৰ ওচৰলৈ প্ৰয়োজনীয় বাৰ্তাসমূহ নিৰ্দিষ্ট নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত ইৰাণ চৰকাৰৰ যোগাযোগ ব্যৱস্থা বিলম্বিত হোৱাৰ লগতে আমেৰিকাৰ সৈতে দেশখনৰ আলাপ আলোচনাৰ গতিও মন্থৰ হৈ পৰা বুলি চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে।
বিত্তমন্ত্রী নির্মলা সীতারমণে গোলকীয় প্রত্যাহ

সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয় উমৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ আবৃত্তিৰ অনুষ্ঠানটি। আজিৰ যুৱ আবৃত্তি অনুষ্ঠানত প্ৰথমেই পাঠ কৰিব বিচাৰিছো কবি দেৱকান্ত বৰুৱাৰ এটি জনপ্ৰিয় কবিতা সাগৰ দেখিছা। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছো তথাপি। নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰ এই অন্তৰখনে সাগৰৰ দৰে নীলা, বেদনাৰে দেখা নাই তুমি। উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰেই স্মৃতি সীমা চুমি। শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা সংগীত, বুজা নাই অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত। দেখিছা তো ৰামধেনু, বাৰিষাৰ আকাশত ডাৱৰৰ পোহৰৰ মোহন গৌৰৱ, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উৎসৱ। মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত, ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ। মই জানো তুমি কেতো জানা, হেৰা মোৰ হিয়া হিনা প্ৰিয়া, তুমি জানা মাথো তুমি তুমি মই মই। তুমিতো নাজানা হাই কিয় বাৰু, কিয় আমি গাঁথো জয় পৰা মালতীৰে জয়ৰ গৌৰৱ মালা, মিলনৰ কাৰেং সোণালী সাজু কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি। হৃদয়ৰ ৰঙা তেজ ঢালি প্ৰতিমাৰ পখালো চৰণ কিয়, তুমি নুবুজিবা সখী, কিনো বেদনাত হস্থিত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। সন্ধিয়া আহিছে নামি, থক হেৰা নেলাগে জ্বলাব চাকি, দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাহিবা তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ, নাহিবা তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ, নাহিবা তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ।

প্ৰেমৰ কবিতা, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ বুকুত কি জ্বলে, মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে, মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি ফুৰি নিব ক্ৰমে।

মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন, মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লৈ আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ, ৰণুৱা বনুৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ, জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ, শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ, শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান, আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ।

কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা বসন্তৰ এদিন। তোমাৰ শুৱনি কোঠা হয় বতাহ, ৰ'দৰ সতে হাতে হাত ধৰি আহি মোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বোলাই মোৰ কান্ধত মূৰ থৈ দুহাতেৰে মেলি ধৰিলে চম্পক ফুলৰ আধা গঠা মালাধাৰী, আলোকিত ৰামধেনুৰ দৰে।

এজন বন্ধুৰ উক্তি। অথনিয়ে অলপ ফটিকা খাইছিলোঁ, তাৰ ৰাগি এতিয়াও আছে, হয়তো এইদৰে গোটেই ৰাতিটো যাবগৈ। এইদৰে কেতিয়াবা ফটিকা খাওঁ আৰু তাৰ ৰাগিয়ে মোক লৈ যায় মনৰ সেই নিজান বনলৈ, য'ত মই মোৰ হতে কথা পাতোঁ, কেতিয়াবা কাৰো হতে নপতা কথা। কি সুন্দৰ সেই ৰাতিবোৰ, তৰাই তৰাই নীল আকাশখনত কথাৰ আখৈ ফুটে, ৰাতিৰ নিতুল শৰীৰ মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে শীতল সুললিত জলেৰে।

0: ইমানপুৰে শ্ৰোতাসকলে যুৱ আবৃত্তি অনুষ্ঠানটি শুনিলে।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানটি। আজিৰ যুৱ সাহিত্যত অতিথি হিচাপে উপস্থিত আছে বিতুপন ৰাজবংশী আৰু জয়শ্ৰী নিয়োগ। অনুষ্ঠানটিৰ আঁত ধৰিব স্নেহা পাঠকে।
2: নমস্কাৰ আকাশবাণীৰ সমূহ শ্ৰোতাকে, যুৱ সাহিত্য অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানত দুগৰাকীকৈ উদীয়মান লেখক উপস্থিত আছে। তেওঁলোক হৈছে বিতুপন ৰাজবংশী,
3: নমস্কাৰ,
2: অনুষ্ঠানলৈ আপোনাক স্বাগতম।
3: ধন্যবাদ।
2: আৰু আজি আমাৰ সৈতে আছে জয়শ্ৰী নিয়োগ,
4: নমস্কাৰ,
2: তেখেতকো আমি আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আজি বিতুপন আমাৰ অনুষ্ঠানলৈ আহিছে এটি গল্পলৈ আৰু জয়শ্ৰীয়ে কবিতা লিখে, গতিকে আজিৰ অনুষ্ঠানত আমি তেখেতৰ কবিতা পাঠ শুনিম। প্ৰথমে আমি আহিছো জয়শ্ৰীৰ ওচৰলৈ। জয়শ্ৰী, আপুনি কবিতা লৈ আহিছে আমাৰ অনুষ্ঠানলৈ আৰু আপোনাৰ কবিতা আমি শুনিম, কিন্তু প্ৰথমে আমি আপোনাৰ বিষয়ে জানিব বিচাৰিছো, আপোনাৰ ঘৰখনৰ বিষয়ে জানিব বিচাৰিছো, আপোনাৰ শিক্ষা জীৱন ক'ত কেতিয়া আৰম্ভ হৈছিল এই সম্পৰ্কে অকণমান জনাবচোন।
4: নমস্কাৰ, মই জয়শ্ৰী নেওক। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আৰু মোৰ ঘৰত মোৰ মা দেউতা আৰু মই, আৰু মই অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ, এটা সাধাৰণ মধ্যবিত্ত পৰিয়াল। মোৰ দেউতা এগৰাকী শিক্ষক আৰু মা এগৰাকী গৃহিণী। যদিওবা মোৰ দেউতা এগৰাকী বিজ্ঞানৰ শিক্ষক, তথাপিও তেওঁ এগৰাকী সাহিত্যৰ অনুৰাগী, সাহিত্যক ভাল পায়, আৰু তেনে এখন পৰিয়ালৰ পৰা মই আহিছোঁ। বৰ্তমান মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। মই স্কুলীয়া জীৱনৰ পাতনি মেলিছিলে বৰপথাৰস্থিত ভলেণ্ট একাডেমীত, আৰু সেইখন স্কুল আছিলে ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়, আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মই ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ টেনলৈকে পঢ়িছিলোঁ, আৰু তাৰপিছত মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা। বৰ্তমান নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ে স্বীকৃতি পাইছে মহাবিদ্যালয়খনে, আৰু বৰ্তমান মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ।
2: অৰ্থাৎ আপুনি লখিমপুৰৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ কৰিছে, আপুনি তাতে প্ৰাৰম্ভিক পঢ়া শুনাখিনি কৰি আপুনি বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা দিব উত্তীৰ্ণ হৈছে। আৰু আপুনি কৈছে যে আপোনাৰ দেউতা এগৰাকী সাহিত্য অনুৰাগী, তেখেতে সাহিত্য ভাল পায়, পঢ়া শুনা কৰি ভাল পায়, গতিকে ঘৰখনতে নিশ্চয় আপোনাৰ লিখা মেলাৰ এই যাত্ৰা আৰম্ভ হৈছিলে।
4: সেইটো হয়। দেউতাই মোক ক্লাছ ফাইভত থাকোঁতে এবাৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ দিছিলে হীৰেণ ভট্টাচাৰ্যৰ, আৰু তেতিয়া কবিতা কি আচলতে উপলব্ধি কৰিব পৰা নাছিলোঁ। প্ৰথম দিয়ালৈকে যেনেকে দিছিলে তেনেকে থৈ দিছিলোঁ, কিন্তু লাহে লাহে যেতিয়া উপলব্ধি কৰিলোঁ, যেতিয়া মই দেউতাক স্কুলৰ পৰা আহি সদায় দেখোঁ যে উকা কাগজ এখন আৰু কলমটো লৈ বহি থাকে, তেতিয়া আচলতে কবিতা কি সেইটো তাৰ মাহাত্মটো বুজিয়ে পোৱা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ বা বুজন হ'বলৈ ধৰিলোঁ, তেতিয়া মোক দেউতাই লিখা দুই এটা কবিতা পঢ়িবলৈ দিয়ে, আৰু বুজন হোৱাৰ লগে লগেহে আচলতে কবিতানো কি, কবিতাৰ ভিতৰতনো কি থাকে বা মানুহে কি ক'ব খোজে, সেই কথাখিনি উপলব্ধি কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু দেউতা খুব অধ্যয়ন পিপাসু এগৰাকী ব্যক্তি, আৰু কবিতা লিখাৰ ধাৰণাটো বা গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, এই সম্পূৰ্ণ ধাৰণাটো মোৰ গঢ় লৈ উঠিছে মোৰ ঘৰখনৰ পৰা, মোৰ পৰিয়ালৰ পৰা। মই যদি কিবা এটা কৰিব পাৰিছোঁ বা মই যিখিনি উকা কাগজত কচৰত কৰোঁ সেইখিনি যদি মই কবিতাৰ নাম দিওঁ, তেনেহ'লে যিগৰাকী ব্যক্তিক মই সম্পূৰ্ণ ক্ৰেডিটটো দিব পাৰিম সেইগৰাকী মোৰ দেউতাই হয়।
2: আৰু আপুনি অকল কবিতা লিখে নে আন গল্প বা নাটকৰ লগতো জড়িত?
4: মই নাটকৰ সৈতে জড়িত এক প্ৰকাৰ হয়, কাৰণ মই স্কুলত থাকোঁতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাইছিলোঁ আৰু অভিনয়ৰ সৈতে জড়িত।
2: অভিনয় কৰে,
4: স্কুলত থাকোঁতে কৰিছিলোঁ, এতিয়া অৱশ্যে ইমান সুযোগ সুবিধা পোৱা নাই, কিন্তু তাৰ

0: আৰু সেই কথাখিনিকে যেতিয়া মোৰ ওচৰত মানুহ কোনো নাথাকে মোৰ মনৰ কথাখিনি শুনিবলৈ সেই উকা কাগজতে কিবা কিবি লিখি থাকোঁ আৰু তাকে মই কবিতাৰ ৰূপ দিবলৈ যত্ন কৰোঁ আৰু সেই কিবা কিবিটোকে মই কবিতা বুলি ধৰি লৈছোঁ আৰু বিষয়বস্তু হিচাপে মোৰ মনৰ মাজত যিবোৰ চলি থাকে মই তাকে লিখিবলৈ যত্ন কৰোঁ।
1: হয়, অৰ্থাৎ মনৰ অনুভৱখিনিকে আপুনি কবিতাৰ ৰূপ
0: দিবলৈ যত্ন কৰোঁ।
1: ঠিক আছে বাৰু, আপোনাৰ সৈতে আমি আৰু কথা পাতিম, কিন্তু এই মুহূৰ্তত আপোনাৰ কবিতা আমি শুনিব বিচাৰিছোঁ।
0: ঠিক আছে, মই এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম আজি ৰাতি। আজি ৰাতি তোমাৰ বাবে ৰুই থ'ম এজোপা ইউকেলিপ্টাছ। আজি ৰাতি জুখিম তোমাৰ পৰা মোলৈ কিমান যোজন বাট। আজি ৰাতি আমচিঙৰ হাবিত আমি বিচাৰিম স্বাধীনতাৰ স্বপ্ন। আজি ৰাতি চৰাইবোৰ ঘৰমুৱা হ'লে আমি দুয়ো বাহ সাজিম খুৰুঙত। মাজৰাতি নৈত বুৰ মাৰি ধুই দিম এটা ধুমুহা ৰাতি। সোঁৱৰণিৰ সোণৰ ভঁৰালত পুতি থোৱা সূৰ্যাস্ত দেখি মই জানো তুমি মোক কাণে কাণে ক'বা প্ৰিয়তম এই সুৰ অনন্তকাল। কবিতাৰ শিৰোনাম আধা লিখা পংক্তি। আধা লিখা পংক্তিৰ শেষৰটো শব্দ বিচাৰি অসাৰ্থক। তোমাৰ চকুত চকুত হৈ মই পাহৰিছিলোঁ সমস্ত দিনৰ যাতনা। মই নাজানো এয়া প্ৰেম নে আন কিবা। সুনীতত আঁকি যোৱা এখন মানচিত্ৰ বুকুত ধাৰণ কৰি ৰখাটো প্ৰেমৰ বাদে আন একো নহয়। মই শুনিব নোখোজা কথাবোৰ মোক নক'লেই মই সুখী হ'ম। নৈৰাশ্য কিম্বা পৰিতুষ্টিৰ কথা মই নক'লেই সুখী হ'ম। প্ৰিয়তম, তোমাৰ দহুতি আঙুলিৰে বুলাই দিয়া অলপ শব্দ অলপ পোহৰ। আহা, আমি মাটি পানী আৰু জুইক খামুচি এজোপা গছ হওঁ। আমি য'ত কথাবোৰ শেষ কৰিছিলোঁ তাতেই জন্ম হওক এটি সাধুকথাৰ। এটা চমৎকাৰৰ শেষত মই পাহৰিলোঁ কি অতদিনে গাপ দি ৰখা অলপ যাতনা অলপ তাৰণা। মলঙি যোৱাৰ বাসনাৰ মৰ্ম বেদনাত আছিল কি তোমাৰ চুৰিৰ আঘাতত মই পাহৰিলোঁ যি ইমান তীব্ৰ তোমাৰ চুৰিৰ আঘাত। ঘন নীলা আকাশত মই খেদি ফুৰা জোনটো অতদিনে তোমাৰ বুকুতে শুই আছিল। সৌ সুদূৰত এজাক জোনাকী এই বাটেই সেই বাট য'ত এখন নদী আছিল এটা উকমুকনি আছিল। নদীখনে সজল কৰে স্বপ্নাটোৰ চকুৰবোৰ। কথা দিলোঁ নৈখনৰ সিপাৰে মই ৰৈ থাকিম হালধীয়া সোঁৱৰণি খামুচি। কবিতাৰ শিৰোনাম তোমাৰ গান। তুমি ভাল পাওঁ বুলি ক'লা মই বুজি দিলোঁ দেওপাহাৰৰ এমুঠি জোনাক। তোমাৰ আৰু মোৰ মাজত এটা মৰাশিল। তোমাৰ আৰু মোৰ মাজত ওলমি আছে শেষ নিশাৰ হেতা জোন। আবেলিৰ সোণালী বতাহে কপাই যোৱা ৰূপালী ঢৌ বহাগৰ স্তব্ধতাত দুপৰৰ বননিত তুমি শুই আছা মোৰ প্ৰাণৰ পুতলা। মোৰ বুকুৰ ভিতৰে বাহিৰে শুনিছো সেই কথা জিলিৰ মাতত খহি পৰা এন্ধাৰ। এটা জিলিৰ মাতত নামি আহিল ইমান এন্ধাৰ আৰু নামি আহিল কটকি। মোৰ বুকুত বাজিল কাৰ কৰুণ মাত অতদিনে মোৰ ওঠত লাগি আছে তোমাৰ গান তোমাৰ গান।
1: আমি জয়শ্ৰীৰ কেইবাটাও কবিতা শুনিলোঁ, খুব ভাল লাগিল। তেখেতৰ আৰু কেইটামান কবিতা আছে, আমি সেইকেইটা কবিতাও শুনিম, কিন্তু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ বিতুপনৰ ওচৰলৈ। বিতুপনে আজি আমাৰ অনুষ্ঠানলৈ গল্প এটি লৈ আহিছে, আপোনাৰ গল্প আমি শুনিম, কিন্তু প্ৰথমে আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ জীৱনৰ আৰম্ভণি কালচোৱালৈ আমি উভতি যাব বিচাৰিছোঁ আৰু জানিব বিচাৰিছোঁ আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱ সম্পৰ্কে।
2: হয়, মোৰ জন্ম হৈছিল তামোলপুৰ জিলাৰ দক্ষিণপুনি নামৰ এখন সৰু গাঁৱত।
1: হয়,
2: মধুৰীয়া গাঁও, ভূটানৰ সমীপৱৰ্তী এখন সেউজীয়া গাঁও। তাতে আৰম্ভ কৰিলোঁ মোৰ জীৱন আৰু শংকৰদেৱ বিদ্যা নিকেতন তামোলপুৰত মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ তাৰ পৰাই। তাৰপিছত সপোনৰ পংখেদি গুৱাহাটীলৈ আহিলোঁ কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক

0: আগ্ৰহণ কৰিলোঁ। তাৰপিছতেই নামভৰ্তি কৰিলোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ অৰ্থে।
1: কি বিষয় আছিল আপোনাৰ?
0: মই ইতিহাস বিভাগত অধ্যয়ন কৰিছিলোঁ। সৰু প্ৰায় বুৰঞ্জী ইতিহাস বা পুৰণি কালচোৱাৰ প্ৰতি বা আমাৰ যিবোৰ আগতে হৈ গৈছে সেইবোৰ কথাৰ প্ৰতি সাংঘাতিক আকৰ্ষণ আছিল আৰু সেইকাৰণে বোধ কৰোঁ ইতিহাস বিষয়টো বাছি ললোঁ। শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ জনসংযোগ সাংবাদিকতা বিভাগৰ প্ৰৱেশ পৰীক্ষাৰ কাৰণে মই অৱতীৰ্ণ হৈছোঁ।
1: আপুনি এবাৰ স্নাতক পৰীক্ষা দিছে আৰু এবাৰ আপোনাৰ সাংবাদিকতা ক্ষেত্ৰখনলৈ যোৱাৰ ইচ্ছা আছে। হয়, ইতিহাস বিষয়ৰ পৰা আপুনি সাংবাদিকতা ক্ষেত্ৰখনলৈ যাব বিচাৰিছে, কিয়?
0: সৰুৰ পৰাই দুটামান কাম কৰি খুব ভাল পাইছিলোঁ। তাৰে এটা হৈছিলে কথা কৈ খুব ভাল পাইছিলোঁ, মাইক্ৰফোনত কথা কৈ খুব ভাল পাইছিলোঁ। মোৰ ঘৰত আজিলৈকে এটা টিভি নাই, কিন্তু যেতিয়া খুৰাহঁতৰ ঘৰত বেলেগৰ ঘৰত যাওঁ, যেতিয়া বাতৰি পঢ়ি থকা শুনা পাওঁ দেখোঁ, তেতিয়া খুব ভাল লাগে। নিজে আহি ঘৰত বাতৰি কাকতখন সেই একেই সুৰত সেই একেই লয়ত পঢ়িবলৈ যত্ন কৰোঁ আৰু সেইকাৰণে বোধ কৰোঁ টিভিৰ প্ৰতি, ৰেডিঅ'টোৰ প্ৰতি বা সাংবাদিকতাৰ বিষয়টোৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি গৈছিল আৰু কালক্ৰমত সেই হোতাহটো, সেই সপোনবোৰ আৰু বেছি বাঢ়ি গৈ থাকিল। আৰু সেইকাৰণে এতিয়া ভাবিছোঁ যিহেতু স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত মই আনুষ্ঠানিকভাৱে সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, গতিকে সেই জীৱনৰ সপোনবোৰ হয় পূৰণ কৰাৰ কাৰণে মই এই বাটে আহিছোঁ।
1: আপুনি এই বাটত সফল হওক। আপুনি গল্প লিখি আহিছে, লিখা মেলা কৰি আহিছে, লিখা মেলাৰ এই জগতখনলৈ আপুনি কেতিয়া আহিল?
0: লিখা মেলাৰ আগতে মই আচলতে সৰুতে সাংঘাতিক কিতাপ পঢ়িছিলোঁ। কিতাপ কেনেকৈ পঢ়া আৰম্ভ কৰিলোঁ সেইটোও বৰ ভাল লগা কথা এটা মোৰ কাৰণে। এবাৰ চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ জ্বৰ হ'ল, মায়ে ডাক্তৰৰ ওচৰত লৈ গ'ল আৰু ঔষধ পাতি লৈ অহাৰ পিছত কিতাপৰ দোকান এখনত সোমাই ৰমন মাহেকীয়া আলোচনী এখন কিনিছিলোঁ।
1: খুব জনপ্ৰিয় এখন আলোচনী।
0: সেই যে তাৰ কাৰ্টুনকেইটা পঢ়ি ভাল লাগিল, মনত লাগি গ'ল কিবা এটা, তাৰপিছত কিতাপ পঢ়া, আলোচনী পঢ়া, মোৰ মা দেউতা বহুত বেছি শিক্ষিত নহয়, তথাপি তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত আমাক সদায় আগুৱাই দিছিল। মই যদি কওঁ কিতাপ এখন কিনিব লাগে, তেওঁলোকে যেনেকৈ নহওক মোক যোগাৰ কৰি দিছিল,
1: সুবিধাকণ কৰি দিছিল।
0: বাতৰি কাকতখন নিয়মিতভাৱে ৰাখিছিল দেউতাই। বাতৰি কাকত মই যেতিয়া অংকুৰ শ্ৰেণীত পঢ়ি আছিলোঁ, মই চেৰেকীৰ পাক, সেই কাৰ্টুনকেইটা থাকে অসমীয়া প্ৰতিদিনত, মই পঢ়িব নাজানো, মই বাক কওঁ এইকেইটা পঢ়ি দিব লাগে, সেই তেনেকৈ নিচাটো আৰম্ভ হ'ল আৰু তাৰপিছত পঢ়া আৰম্ভ কৰিলোঁ। কালক্ৰমত লিখাৰ প্ৰতিও অকণমান হাবিয়াস বাঢ়িল। তাৰপিছত প্ৰথমতে কবিতাই লিখিলোঁ, বেছিভাগ মানুহে কবিতাৰ জৰিয়তে নিজৰ যাত্ৰা আৰম্ভ কৰে, মই ব্যতিক্ৰম নাছিলোঁ, কবিতাৰ জৰিয়তে আৰম্ভ কৰিলোঁ। আৰু এতিয়া
1: কেনেধৰণৰ বিষয়ত আপুনি কবিতা লিখিছিলে?
0: সঁচা কথা ক'বলৈ গ'লে প্ৰেম মূল বিষয় আছিলে যেতিয়া মই প্ৰথম কবিতা লিখিছিলোঁ। সেইবোৰ মই নাভাবোঁ এতিয়া পঢ়াৰ যোগ্য হৈ আছে, তথাপি যত্ন কৰিছিলোঁ, বেলেগক শুনাই বেলেগক কৈ খুব ভাল পাইছিলোঁ। আৰু তাৰপিছত প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ, নাটক দুখনমান লিখিলোঁ, কিন্তু এতিয়া সম্পূৰ্ণৰূপে মই গল্প লিখাৰ কামতে মনোনিৱেশ কৰিছোঁ আৰু তেনেকৈ চলি আছে।
1: আপুনি গল্প, কবিতা, নাটক, প্ৰবন্ধ এই আটাইকেইটাৰ ভিতৰত কোনটো ক্ষেত্ৰ বেছি ভাল পায়, কি লিখি বেছি ভাল লাগে?
0: মই আচলতে মানুহজন বহুত বেছি সংবেদনশীল, মনত বহুত চিন্তা আহি থাকে, বহুত ঘটনাই ক্ৰিয়া কৰি থাকে, বহুত কিবা কিবি দেখি থাকোঁ। সেই কথাবোৰ ফুটাই তোলাৰ কাৰণে বা মোৰ মনত যিখন যুদ্ধ হৈ আছে সেইখন যুদ্ধক কাকতত লিখি উলিয়াবৰ কাৰণে মই ভাবোঁ গল্প আটাইতকৈ উত্তম মাধ্যম। আৰু সেইকাৰণে বোধ কৰোঁ গল্পৰ জৰিয়তে মনৰ ভিতৰত থকা কথাখিনি মই লিখি উলিয়াবলৈ ভাল পাওঁ।
1: মনৰ অনুভৱখিনি গল্পৰ জৰিয়তে লিখিবলৈ, প্ৰকাশ কৰিবলৈ আপুনি আটাইতকৈ বেছি সুবিধা পায়, গতিকে গল্পকে আপুনি বাছি লৈছে। আৰু আজি আমাৰ অনুষ্ঠানলৈ আপুনি এটি গল্প লৈ আহিছে, এই মুহূৰ্তত আমি আপোনাৰ গল্পটো শুনিব বিচাৰিছোঁ।
0: নিশ্চয়। মই আজি লৈ অহা গল্পটি হৈছে ঔষধ। গল্পটি পাঠ কৰাৰ আগমুহূৰ্তত মই গল্পটিৰ বিষয়ে দুটা কথা ক'ব বিচাৰিছোঁ। যদি সঁচা কথা কওঁ, এইটোৱে আছিল মোৰ জীৱনৰ প্ৰথমটি সম্পূৰ্ণ কৰা গল্প। ইয়াৰ আগতে কেইবাবাৰো প্ৰয়াস কৰিছিলোঁ, কিন্তু গল্প সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। প্ৰথমটি গল্প লিখিলোঁ আৰু গল্পটিৰ বিশেষকৈ মই যিটো ধৰণে শেষ কৰিলোঁ সেই বস্তুটোৱে মোক আজিও এইটো কথা মই বাৰে বাৰে ভাবি থাকোঁ যে মই এই গল্পটো কেনেকৈ লিখিলোঁ। যি নহওক, মই গল্পটি পাঠ কৰিব লৈছোঁ। গল্পটিৰ নাম ঔষধ আৰু মই কোৱা ধৰণে এইটো গল্পৰো মূল চৰিত্ৰ নাৰী আৰু এটি ছাগলী। বহুদিনে নসলোৱা ফুটা টিংপাতেৰে পানী পৰি পৰি শিলৈৰ দৰে হৈ পৰা কেঁচামাটিৰ বাৰান্দা

0: এখনৰ সেউজীয়া চামুলখিনি নুগুচোৱাকৈয়ে তগৰে এনেই ওপৰে ওপৰে মচি আনিলে। আজি গৰু বিহু, শেষ চতৰ ভৰ বাৰিষাৰ একেটা দিনত বৰষুণ হয়েই সেই বাৰাণ্ডাখন ভালকৈ শুকাব পৰা নাই। অৱশ্যে এইকেইদিনত মচা নমচা একেই অনৰ্থক কথা, তাই জানে। এতিয়া মচি অনা বাৰাণ্ডাখন অলপ পাছত ৰ'দত শুকাই কৰকৰা লাগিলেও ৰাতিলৈ এনেই আকৌ ধমধমকৈ বৰষুণ দিব। শিল পৰি টিং নাভাঙিলেও সিহঁতৰ চিগা বুকুখন আৰু বেছিকৈ ফাটি ফাটি যাব। কাইলৈ পুৱাই আকৌ তাই হাউলি হাউলি ঘৰৰ পানী সিঁচি খোজ দিব পৰাকৈ থৈলা অথবা চিত্ৰাহঁতৰ পায়খানা সাজিবলৈ অনা ভঙা ইটাৰ টুকুৰাবোৰ পাৰি দিব লাগিব। মুঠতে মুচি লাভ নাইকিয়া। তাতে আকৌ বিহুৰেণী মহমহীয়া দিনত বিহু নাগালেও নেনাচিলেও পালিলেও নাপালিলেও গা মন কিবা কিবা লাগি থাকে, কামত মন বহুৱাবলৈ টান। গতিকে পুৱাৰ বাঢ়ি বন শেষ কৰি দিনটোলৈ লেতেৰা কাম কৰিব নলগাকৈ আজৰি হোৱাৰ শান্তিখিনি তাই বুজি পায়। তথাপি বাৰাণী মোচাৰ কামটো আধাপাল মাৰি হলেও মচি অনা লেচাখন দমকলটোৰ পাৰত ঠেকেচা মাৰি থৈ তাই মাকক মাত লগালে।
1: আই, লাও বেঙেনাখিনি ক'ত থৈছ? দেচোন, ছাগলীজনীক পিন্ধাব লাগিব নহয়।
2: সেইখিনি তাই কালিয়েই খাই পেলালে, জুহালৰ ওচৰতে থৈছিলো। কোন পাকত জানো সোমাই আহি খালে গমেই নাপালো, বদমাছ ছাগলী।
0: মাকে দূৰৰ পৰা মাত লগালে।
1: এতিয়া
0: মাকৰ কথাৰ উত্তৰ দিবলৈ তগৰৰ এক ছেকেণ্ডো নালাগিল। লাগিবই বা কিয়, এইটো আশাতেই তাইৰ মন পুৱাৰ পৰা উচপিচাই আছিল। পুৱাৰ পৰা নহয়, ঠিক এসপ্তাহৰ পৰা উচপিচাই আছিল। এতিয়া হঠাৎ সেই আশাত পানী পৰিলে তাই অকণো হেৰফেৰ নোহোৱাকৈ উত্তৰ দিয়াটো স্বাভাৱিক কথা।
2: হ'ব দেচোন কিবা এটা, পহিলা বিহুৰ দিনাই ক'তনো বেলেগৰ ঘৰত খুজিবলৈ যাবি? কিবা এটা কৰিম দে মাই, খৰধৰ কৰিব নালাগে। চিত্ৰাহঁতৰ বিহুৰ কিবা কাম আছে নেকি, সোধ কৰি যা।
0: তগৰৰ মনটো যেন তাতেই বমি গ'ল। বতাহ পাই বতাহ হোৱা কৰ্পূৰ এটুকুৰা যেনেকৈ বৰফ খহি দিলেও আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰি, এইজনী তগৰৰ বিল খোৱা কলিজাটোক আকৌ মৰমৰ মলম ঘঁহি ঠিক কৰাটো ইমানো সহজ নহয়। আচলতে পৰহি ৰাতি ভঙা টিঙৰ ফুটাৰে সৰকা পানীত তিতি মাকৰ গাটো বেয়া। বেয়া মানে বহুতেই বেয়া। দুদিন ধৰি নোখোৱা নেমেলা ঢেলা ৰঙৰ পুৰণি চৰকাৰী কম্বল দুখনৰ হেঁচাত হৈ থকা মানুহজনীৰ পেটত এইকেইদিনত কিবা পৰিছে যদি অকল জীৱনৰ প্ৰতি সাংঘাতিক বিকাৰ মাথোন। তেনে অকণমান মুচৰিলেই মৰি যাব খোজা দুৰ্বল পাৰৰ পোৱালী যেন মানুহজনীয়ে এতিয়াও তাইক মাত দি আছে, সেয়া বৰ সৰু কথা নহয়, সেয়া ভাগ্য। অৱশ্যে ঔষধৰ অভাৱত দুদিন ধৰি হেহাই থকা মাকৰ গাটো যিমান বেয়া, সিহঁতৰ ঘৰখনৰ অৱস্থাটো তাতোকৈ বহু গুণে বেয়া। তগৰে চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তাইৰ দেউতাক ঢুকাইছিল। সেইদিন ধৰি তাই আৰু স্কুলৰ মুখ দেখা নাই। বাকী থকা দুটা প্ৰাণীৰ জীৱন নিৰ্বাহৰ বাবে তাইৰ আনৰ মাটিত আধি খোৱা দেউতাকে সম্পত্তি বুলিবলৈ দি থৈ গৈছিল মাত্ৰ এহাল গৰু আৰু দুটা সৰু সৰু কোঠাৰ বাঁহৰ ঘৰ এটা। তাকো ক্ৰমাৎ গাভৰু হৈ অহা তগৰৰ গা আৰু কাপোৰ ধোৱাৰ কথা ভাবি দমকল পতা আৰু দেউতাকে জাপি দি থৈ যোৱা ধাৰশিলি খোজাৰ নামত গৰুহালো বিক্ৰী গ'ল। এতিয়া তগৰ আৰু ৰুগীয়া মাকজনীৰ জীৱন অভাৱেই বেৰি লৈছে। ঔষধ অলপো নোখোৱাকৈ অথবা চিত্ৰাহঁতৰ মাকৰ পানী লাগিলে খোৱাৰ দৰে ডালিমৰ ৰস আপেল এমকৰা মাকক দিবলৈ তাইৰনো দেহাটোৰ বাদে জীৱন সম্বল বুলিবলৈ আছেই বাকী। মাক জীয়াই থকাটো মায়া, বৰ আচু হোৱা মায়া। তগৰে এতিয়া ঈশ্বৰ বিশ্বাস নকৰা হ'ল। ঈশ্বৰ থকাহেঁতেন সিহঁতক এনেকৈ মৰি গলি যাবলৈ ভুঞ্জিবলৈ নিদিলেহেঁতেন। হয়তো ঈশ্বৰ নাই অথবা ঈশ্বৰ কণা, তগৰে মাকক কয়। মাকে খঙত তাইক বহুত গালি পাৰে, তগৰে গুৰুত্ব নিদিয়ে। অইন কিবা কৰি খাওঁ বুলিও তাইৰ পইচাৰ অভাৱৰ বাবে পঢ়াও নহ'ল। গাঁৱৰ ফালে আজিকালি সিমান কাম নোলায়। তাতে মাকজনীৰ দৰে দুৰ্বল তিৰোতা এজনীক হাজিৰা লগাবলৈ মাতি নিজৰ লোকচান কৰাৰ ইচ্ছা কাৰ নৈছে? কথাবোৰ তগৰে নুবুজা নহয়। অৱশ্যে ভাগ্যক দিয়াই উশাহ এৰালৈকে দিন পাৰ কৰাৰ বাদে উপায়ো নাই। কেতিয়াবা এনেদিনো গৈছে য'ত ভোকৰ জালাত তাই কান্দিবও নোৱাৰে। এতিয়া মাকে উপজাচি আৰ ঘৰে তাৰ ঘৰে কাম কৰি যি 10-20 টকা পায়, সেয়াই সিহঁতৰ জীয়াই থকাৰ একমাত্ৰ পথ। মাকেও না লাও বেঙেনাখিনি ছাগলীজনীয়ে খাই পেলোৱা কথাটো তগৰে নুবুজাকৈ থকা নাছিল। মাকে তাইক মিছা মাতিছে। যোৱাকালি দিনটো বেমাৰী মাকে বাঁহৰ খটখনতে শুই আছিল। এনেস্থলত ঘৰলৈ লাও বেঙেনা আহিল ক'ৰ পৰা? তগৰৰ মনটো উতুবলি ঠাণ্ডা হোৱা গাখীৰৰ চামনিৰ দৰে ডাঠ, অথচ জাতনাৰ মেঘ এটো

0: পৰি ধৰিলে। এজনী মাকেই তাইক ক শ্ৰেণীত কুঁহিপাত পঢ়োঁতে মিছা কথা নক'বলৈ শিকাইছিল, ঈশ্বৰ সকলোতে আছে বুলি শ্ৰুতলিপি লিখাইছিল। আজি সেইজনী মাকে তাইক মিছা মাতিছে, ঈশ্বৰে চাই থকা নাইনে বাৰু? সিহঁতলৈ মূৰ তুলি নোচোৱা, অকল সিহঁতৰ ঘৰখনৰ বাদে সকলোতে থকা ঈশ্বৰে এতিয়া মাকৰ বাবে কি শাস্তি ভাবিছেনো? তাইৰ বুকুখন মোচৰ খাই যায়। মাকৰ সৈতে মত নিমিলিলেও মাকেই এতিয়া তাইৰ উশাহৰ অম্লজান, জীৱন যাতনাৰ একমাত্ৰ ধতুৰা। খাবলৈ নাপালেও মাকৰ সৈতে কথা পতাৰ সময়ত তাই যেন ভোক পাহৰি থাকে, সেইজনী মাক অবিহনে তাই নিজৰ অস্তিত্ব কল্পনাও কৰিব নোৱাৰে। যোৱা বছৰ বিহুৰ সময়তেই মমাই ঘৰতে সিহঁতক ছাগলী দুটা দিছিল। পাছে পোৱালি এটা জন্ম দিয়েই মাকজনী মৰিল, আনটিও বলিয়া কুকুৰৰ হাতত জীৱন এৰি দিলে। হঠাৎ তগৰৰ 4 বছৰ আগেয়ে স্কুলৰ বাইদেউ এজনীয়ে কোৱা কথা এষাৰিলৈ মনত পৰিল। বাইদেৱে কৈছিল, ঈশ্বৰে যেতিয়া মানুহক কিবা দিয়ে ধেলি বাকী দিয়ে। সিহঁতৰ লগত কথাটো যেন আখৰে আখৰে মিলিছে। দেউতাক নাই, ধন পইচা নাই, আনকি মাকৰ ঔষধ কিনিবলৈ 10 টকা এটা বা 3 পাত এখনো ভালে থকা নাই। দৰিদ্ৰতাই অজগৰ হৈ সিহঁতৰ পিনে মুখ মেলি দিছে, সিহঁতো সোমাই গৈ আছে লাহে লাহে। মাকৰ অবিৰাম কেকনিত চগৰৰ হুঁচ আহিল, অলপ বেছিকৈ কাকাব লাগিছে মাকে। ভিতৰলৈ যাওঁ বুলিও তাই নগ'ল, গৈনো কৰিব কি? খাবলৈ নথকা ঔষধ নোপোৱা বেমাৰীক মমতাৰ চকুৰে চাই ভৰি মূৰ পিটিকি থাকিলেই অথবা পানী খাবি মাই বুলি সুধিলেই বেমাৰ ভাল হৈ নাযায়। তাৰ বাদে তাইৰ কৰিবৰ বাবেও একো নাই। আৰু মাকৰ, পানী জীৱৰ প্ৰাণ, কিন্তু পানীতকৈ বেছি প্ৰাণ টকা, 1 গাল টকা। পানীতকৈ প্ৰাণ ভাত এসাঁজ, পানীতকৈ প্ৰাণ 3 পাত 2খন, ঔষধ 2টামান আৰু জীয়েকৰ ভৱিষ্যত। তেওঁৰ কেকনি ক্ৰমাত বাঢ়ি গৈছে। ৰদ আহি বাৰাংগাৰ কিনাৰৰ চৌখুটিটোত পৰা দেখি তগৰে অনুমান কৰিলে 11টামান বাজিবৰ হলেই চোতালখনত এনেই ঘূৰি থকা ছাগলীজনীক আনি বাৰাংগাৰ সজাটোতে এৰালদাৰে বান্ধি তগৰ মাকৰ ওচৰ চাপিল।
1: আই, কি কৰিবি এতিয়া?
0: মাকে হেহাই হেহাই কলে,
2: আমাৰনো বিহু বুলিবলৈ কিটো আছে? কণা গোসাঁয়ে আমাক বিহু দেখুৱাই কষ্ট দিবলৈ বাকী নাই। এতিয়া কিবা এটা নিয়ম হলেই হ'ল, খাটৰ তলত ওলকবি দুটা আছে, এটা নি তাকে সৰু সৰুকৈ কাটগৈ, সেয়াই হ'ব। ছাগলীয়ে ওলকবি খাই ভালহে পায়।
0: মাকৰ কথা শুনি তগৰে আৰু ৰৈ থাকিব নোৱাৰিলে। বৈ অহা চকুপানীখিনি এহাতেৰে মুচি আনখন হাতেৰে ওলকবিটো লৈ তাই ওলাই গ'ল। জীয়েকৰ কান্দন দেখি মাকেও নিজৰ চকুপানীখিনি লুকুৱাই নেদেখাৰ ভাও ধৰিলে। হাজাৰ হলেও এটুপি পানী খাবলৈও শক্তি নথকা দেহাটোৰে তেওঁ কান্দিবনো কিয়? এনেওতো জীৱনৰ আধা দিন তেওঁ কান্দি এপাৰ কৰিছে। মতা মানুহ হলেই ভাল আছিল, মতা মানুহে নাকান্দে, 1000 দুখতো নাকান্দে, সেই শকতি তিৰোতাৰ নাই। মতা মানুহ বিনা দিগদাৰি মৰি যাব পাৰে, ঘৰ তিৰি চলিৰ মায়া মমতাই সিহঁতৰ জীৱ বান্ধি নাৰাখে, দোষ তিৰোতা হৈ জন্মাটো। আজি গুচি যাওঁ বুলিও তগৰৰ কথা ভাবিব লাগিব, অন্ততঃ তাইক কাৰোবাক কোটাই থৈ যাব লাগিব। সিহঁতৰ দৰে দুখীয়াৰ ছোৱালী বিনা আচবাব অলংকাৰে নিজৰ কৰি ল'বলৈ বহল মনৰ মানুহ কোনো ওলাবও লাগিব। তগৰৰ মাকৰ সাংঘাতিক ভোক লাগিছে, জ্বৰ গৈ মূৰত উঠিছে, ভ্ৰম বোকা নাই যদিও কম্বলৰ তলত থৰ থৰকৈ কঁপিছে, ঘামত তিতি গৈছে, অথচ মানুহজনী বেছিকৈ কম্বলৰ ভিতৰলৈ সোমাই গৈ আছে। গিৰিয়কৰ কথা মনলৈ আহিছে, তগৰৰ মাক উঠি বহিব খুজিছে, কিন্তু চকু দুটা মুদি শুব বিচাৰিছে। তগৰৰ মাকক টোপনিৰ দৰকাৰ, কোনে বুজিব, কোনে থিয়াব? মাখিয়তীৰ ডালে তাৰে লাহিকৈ দীঘলত দীঘলপাত বুলি কোবাই উঠি তগৰে ওলকবিৰ মালাধাৰী ছাগলীজনীলৈ আগবঢ়াই দিলে। কিন্তু এবাৰ শুনি চাই ছাগলীটোৱে মুখ নেমেলা হ'ল। তগৰে যিমানেই বুদ্ধি কৰি তাইৰ মুখখন মেলাবলৈ জোৰ দিয়ে, ছাগলীজনীও সিমান জোৰেৰে মুখখন নিমিলিবলৈ বল দি মাটিত আছাৰ মাৰি জঁপিয়াবলৈ ধৰিলে। তগৰৰ খং উঠিছিল, চকু দুটা তটকৈ জ্বলিছিল খঙত, চকু পকাই ধৰি তাই ছাগলীজনীক জোৰ কৰি মুখখন মেলাবলৈ চাইছিল, কিন্তু নাই। বাৰীত ঔটেঙাৰ গছজোপাত ধমকৈ এটা শব্দ হ'ল আৰু তগৰে চক খাই জোৰটো কমাই দিলে। এটা সময়ত ছাগলীটো গুচি গ'ল। তগৰ ৰৈ থাকিল ভালেই পাৰ সময়, তাই মূৰ্তি এটাৰ দৰে লৰচৰ নোহোৱাকৈ ৰৈ থাকিল। তগৰ হাৰি গ'ল, ছাগলীজনীতকৈও বেছি তাই আজি জীৱনৰ লগতহে হাৰিল। তাইৰ হেঁপাহ সুখৰ অকণমানি কাৰণটোও যে মুহূৰ্তৰ ভিতৰত প্ৰচণ্ড ধুমুহা এটাই কাঢ়ি নিলে। দুখত আঁতৰ হলেও মনটোক বান্ধি তাই সন্তৰ্পণে কোঠাত সোমাল।
1: আই, ও আই, আই, আই
0: কেইবাবাৰো মতাৰ পাছতো বাকে তালৈ সঁহাৰি নিদিলে। দুদিন ধৰি লাগি থকা হেহনিটো যেন হঠাৎ নাইকিয়া হৈ পৰিল। তাই মাকলৈ চালে, মাকৰ চকু দুটা থৰ লাগি আছে আৰু মুখখন মেলা।
1: খুব সুন্দৰকৈ আপুনি এই গল্পটো লিখিছে, চহা জীৱনৰ এখন প্ৰায় দেখি অহা ছবি, খুব ভাল লাগিল। গল্প লিখাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা বুলি যদি আমি সুধো আপোনাক, তেনেহ'লে কাৰ নাম ল'ব?
0: যদি মই অকণ গল্পৰ কথা কওঁ, তেন্তে মোৰ আটাইতকৈ ডাঙৰ আদৰ্শ বা মোৰ প্ৰিয় গল্পকাৰ হৈছে ভৱেন্দ্ৰ শইকীয়া। আমি এটাই ভাল পাওঁ আৰু তেওঁৰ গল্পত মই সেই সৰলতাখিনি দেখা পাওঁ, সেই নিভাঁজ অসমীয়া সমাজ জীৱন এটাক দেখা পাওঁ। আৰু তেওঁৰ গল্পবোৰো এনেকুৱা সাংঘাতিক ছিৰিয়াছ বিষয়বোৰৰ ওপৰত প্ৰতিষ্ঠিত বা সংবেদনশীল বিষয়ৰ ওপৰত তেওঁ লিখে বা লিখিছিল, গতিকে তেওঁৰ গল্পই মোক বহুত আকৃষ্ট কৰে।
1: ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ যিবোৰ গল্প আছে, আপুনি কোৱাৰ দৰে খুব সংবেদনশীল বা এটা ছিৰিয়াছ বিষয়কো তেওঁ খুব সহজভাৱে তুলি ধৰে গল্পৰ জৰিয়তে।
0: আৰু মই ঢাকমা পূজাৰী, তেখেতৰ কথা নকৈ নোৱাৰো, তেখেত মোৰ প্ৰিয় লেখক। আৰু তেখেতৰ যিকোনো লেখনি মোক বাৰুকৈ আকৰ্ষিত কৰে।
1: বিতোপনৰ পৰা পুনৰ আমি জয়শ্ৰীলৈ আহিছো। জয়শ্ৰীৰ আৰু কেইবাটাও কবিতা বাকী আছে, আমি সেই কবিতাকেইটা শুনিব বিচাৰিছো।
3: কবিতাৰ শিৰোনাম ভ্ৰম। ফুটফুটীয়া চোলাটোত অলপ ধূলি, ধূলিখিনি জোকাৰি দেখো তেওঁ মোৰ কাষত নাই। সাত দিন সাত ৰাতি তেওঁ মোৰ কাষতে আছিল, মুখ মিচুকাইছিল, শুকান চকুৰ মণিত অলপ বসন্ত বাকিছিল। সাত দিন সাত ৰাতি তেওঁৰ চকুত টোপনি নাই। লুনীয়া উঠত পুৰাতন সুৰ এটা মই শুনিছিলোঁ, জোনাক নাছিল বনত, জোনাক নাছিল মনত। সাত দিন সাত ৰাতি তেওঁ এটা নিলিখা কবিতা, এখন নিলিখা কিতাপৰ কথা কৈছিল, আত্মহনন কৰিব খোজা কবিজনৰ কথা কৈছিল। তেওঁৱে সেইজন যিয়ে দুখ লালন কৰি থকা প্ৰতিজনক যাচি দিয়ে তৰা ফুলা হাঁহি, প্ৰতিদিনে মৰা তাৰিখবোৰক সোধে পোহৰ হ'বলৈ কিমান পৰ। লুংলুঙীয়া বাট এটাৰে তেওঁক মই যোৱাগৈ দেখিছিলোঁ। পাহাৰৰ দাঁতিত জুপুৰি ঘৰটোত তেওঁ অকলে থাকে, মোক দেখিলে হাঁহে, মই দুগুণে হাঁহো। বিভৎস সপোনটোৰ শেষত তেওঁক খেপিয়াইছিলোঁ, তেওঁ মোৰ কাষত নাই। অথচ একেলগে বহি সূৰ্যাস্ত চোৱাৰ কথা আছিল, নিলিখা কবিতাটো মোৰ বাবে লিখা কথা আছিল। কবিতাৰ শিৰোনাম পোহৰ দিয়া গছ। বাহিৰত বতাহ বলিছে, মই খিৰিকীখন খুলি দিলোঁ, তুমি মোৰ কোঠালৈ সোমাই আহিলা, চকুত তোমাৰ বিদ্ৰোহৰ নিচান। মই ৰ লাগি চালোঁ তোমাক, যিদৰে মাজুলীত বেলি উঠা দিনত তুমি মোৰ চকুলৈ চালা আৰু মই তোমাৰ। এনে এটা দিনতে আমি দুয়ো ওলাই যাওঁ নীলাচলৰ নীলা খটখটিৰ বুকুৰে। মই চাই থাকোঁ চকুৰে মনিব নোৱাৰা সিপাৰে, তুমি মোৰ বাবে ৰুই থৈছা এজোপা গছ, ছাঁ দিয়া গছ, পোহৰ দিয়া গছ। কবিতাৰ শিৰোনাম সাগৰ। ফাগুনৰ শেষৰটো গছপাত সৰুতে তোমাৰ আকাশত মেঘ নাছিল, চিকুণ পুৱাতে সাগৰ খেদি গৈ ৰান্ধনি বেলি কেনিবা লুকাল। এহাত দূৰৈত শুনিলোঁ এষাৰ মাত, ভাজ লগা কেঁকুৰিটোৰ সিপাৰে জীৱন জ্যোতিৰ বাট। আমলখি ফেৰেঙনিত এৰি থৈ শৈশৱ, এই যে খোজ দিলা কাইটত, তুমি জানো জানা জোনাকৰ জুনজুননিত, তোমাৰ চোতালত ৰদে খিলখিলাই নৈ হৈ বৈ আহে আবেলি। তুমি এদিন চাবলৈ আহিবা আমাৰ পথাৰ, তোমাক হাউলি নপৰা গছজোপাৰ কথা ক'ম। ককাই কোৱা গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহজনৰ সাধু ক'ম। আৰু ক'ম কেনেকৈ আকাশে গিলে দুপৰ নিশা জোন আৰু

0: উতরা, তুমি আমার পিতাইক দেখিছানে, যার পিঠিত বিয়পি আছে ঘাম, মাটি আর তেজর গন্ধ? আইর চকুত আউহিৰ জোন, মোৰ দুচকুত মই দেখো এহাল বেগী ঘোঁৰাৰ মৃত্যু, পিৰালিত এটা নিৰাকাৰ শূন্য, দহুটা আন্দোলিত আঙুলিৰ কপনিত কলিজাৰ এডোঙা চেঁচা তেজ বৈ গল। আইৰ কৰুণ নিদ্ৰাত কোন মায়াবী হৰিণে খেদি যায়, কুটি কুটি খায় কলিজাৰ এফাল, তথাপি তেওঁৰ সাগৰ খেদি যায়। শেৱালিজোপা ফুলিবলৈ দে, এতিয়া বসন্তকাল, মোক দুহাত জেতুকা বুলাই দে, জীৱন যে বৃথা নহয়।
1: শ্ৰোতাসকলে ইমান পৰে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ সাহিত্য অনুষ্ঠানত কবিতাৰ সৈতে উপস্থিত আছিল জয়শ্ৰী নিয়োগ আৰু লগতে উদীয়মান গল্পকাৰ বিতুপন ৰাজবংশী। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ আগ ধৰিলে স্নেহা পাঠকে।
2: প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়াইছো বৃন্দগান। গীতৰ কথা কৌস্তুভমণি শইকীয়া, সংগীত উৎপল বৰাৰ।

বৃন্দগানটি শুনিলে গীতৰ কথা আছিল কৌস্তভমণি শইকীয়া আৰু গীতটি সংগীতেৰে সজাইছিলে উৎপল বৰাই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিৰুৎপল সিংহৰ তবলাবাদন অনুষ্ঠান।

ইমান পৰে শ্ৰোতাসকলে নীলোৎপল সিঙৰ তবলা বাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ঝৰণাৰ সৈতে মই ত্ৰিদিশাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

মানপৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে লোকগীত অনুষ্ঠানটি। আজিৰ শিল্পী মলয়া ভৰালী।

লোকগীত অনুষ্ঠানটি শুনিলে আজিৰ শিল্পী আছিল মলয়া ভৰালী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰা হৈছে ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে এয়া এম এছ শুভলক্ষ্মীৰ কণ্ঠৰ এটি ভজন।

এনে শুভলক্ষ্মীৰ কণ্ঠৰ ভজনটি শুনিলে। ভজনানুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে চিত্ৰ সিঙৰ কণ্ঠৰ এটি ভজন।

ষাঠি দশকৰ ছবিবোৰৰ বিশেষত্ব আছিল গীতৰ কথা, সুৰ আৰু লগতে চিৰসেউজ অভিনেতা দেৱানন্দ। সেই সময়ৰ সকলো তৰুণীৰ হৃদয়তে হয়তো তেওঁ বাস কৰিছিল। তেওঁৰ নিজস্ব ভংগীৰে ছবি জগতত এক গভীৰ ছাপ পেলাই গৈছে। আজিও তেওঁৰ অভিনয়েৰে আমাৰ বহুতৰ হৃদয়ত আলোড়ন তোলে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে মোৰ লগতে হয়তো আপোনাৰো প্ৰিয় দেৱানন্দ অভিনীত গাইড ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ লৈ যায়। মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতে কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰে কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে মঞ্জুস্না মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰো হৃদয় স্পৰ্শ কৰিব।

এইবাৰ আহিছো মোৰ ভাল লগা আন এটি গানলৈ। প্ৰেম কেতিয়াবা উচ্চস্বৰে কোৱা নহয়, হৃদয়ৰ নিঃশব্দ স্পন্দনত অনুভৱ কৰা হয়। কিছুমান গান কেৱল গান নহয়, হৃদয়ৰ গোপন ডায়েৰী হৈ পৰে। প্ৰতিটো শব্দ যেন কাৰোবাৰ নাম লৈ ধীৰে ধীৰে কাণত কয়, তুমি সদায় মোৰ ওচৰতে আছা।

বহু ঐতিহাসিক কীৰ্তিচিহ্নৰে সমৃদ্ধ শিৱসাগৰ। শিৱসাগৰৰ ৰংপুৰৰ ৰূপহী পথাৰত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰংঘৰ। শিৱসাগৰৰ কথা ক'লেই মোৰ মনলৈ আহে অনিমা চৌধুৰীৰ কণ্ঠৰ দীঘৌ নৈৰ পাৰৰে গীতটি। গীতটি লিখিছিল মৃণাল কুমাৰ চৌধুৰীয়ে।

জীবনটো বৰ আবেগিক, জীবনটোৰ পৰা আমি সকলো পালেও কিবা এটা যেন নাপাওঁ, কেতিয়াও নাপাওঁ। লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰে গোৱা আন্ধে চলচ্চিত্ৰৰ এটি গীত এই সময়ত মনলৈ আহিছে, শুনকচোন।

সন্ধি ছবিখনিৰ পৰা লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ পৰা মই জুলি দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এটা নিবেদন কৰিবলৈ লোৱা হৈছে। ক্ষমা কৰিব, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এটা নিবেদন কৰিবলৈ লোৱা হৈছে ডক্টৰ এন ৰাজনৰ ভায়লিন বাদন ৰাগ দেশী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ এন ৰাজনৰ ভায়লিন বাদন শুনিলে। ৰাগ দেশী, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 4:05 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।